নমস্কাৰ, সুপ্ৰভাত প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি দেওবাৰ 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 13 দিন, 1948 চকাব্দৰ 7 আহাৰ আৰু 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ আজি 28 তাৰিখ। এতিয়া সময় পোৱা 5:33 হৈ 20 ছেকেণ্ড গৈছে। ইয়াৰ লগে লগে সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়ামৱেভৰ 99.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডিআৰএফ ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ আজিৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্ব ডিউটি ৰুমত আছে সংগীতা দেৱী আৰু বনশ্ৰী হাজৰিকা, নিয়ন্ত্ৰণ কক্ষত কৌস্তভ দাস, নিখিল শৰ্মা, আনোৱাৰ আলী আৰু মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু বিজিৎ শৰ্মা, আৰু মাইক্ৰফোনৰ সন্মুখত মই কৰিশ্মা মহন্ত। বন্দনা

প্ৰিয়শ্ৰোতা, প্ৰথমে জনাবলৈ লৈছো আমাৰ আজি প্ৰচাৰ হ'বলগীয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ অনুষ্ঠান সম্পৰ্কে। আজি দিনৰ 11 বজাত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। তাৰ ঠিক পাছতে মন কী বাতৰ অসমীয়া ভাষান্তৰ শুনিবলৈ পাব। মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব আজি নিশা 8 বজাত। পুৱা 6:15 ছাবানা অঞ্জুমৰ কণ্ঠৰ ভজন, পুৱা 6:20 নলিনী মহন্তৰ কণ্ঠৰ লোকগীত, 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, পুৱা 7:15 আৰু 8:40 আধুনিক গীত, 7:50 নিয়োগ বাতৰি, 9:15 ৰূপালী ঢৌ, দিনৰ 12:10 সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত আজ কা গীত, সবৰং গীতিকা, শীৰ্ষক সংগীত আৰু গীত আপনা ধুন পৰায়ে। বিয়লি 5:10 যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত আছে মনোৰঞ্জন, সন্ধিয়া 6:10 গীতেৰে কথাৰে আগবঢ়াব কৰিশ্মা পূজাৰীয়ে, সন্ধিয়া 6:30 লণ্ডনৰ লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ'বলগা ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ ICC মহিলা T20 বিশ্বকাপ 2026

খেলখন দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। এই অনুষ্ঠান কেৱল মিডিয়াম ৱেভ ট্ৰান্সমিছাৰত আৰু নিউজৰ এয়াৰ মোবাইল এপত শুনিব পাৰিব। সন্ধিয়া 7:20 হিপি ফুৰে অনুষ্ঠানত বজালী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠান আজি প্ৰথম খণ্ডতেই শুনিবলৈ পাব। নিশা 8:30 ভজনৰ অনুষ্ঠান, নিশা 9:30 ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু, আৰু নিশা 10:00 দেওবৰীয়া নৈশ সংগীতৰ অনুষ্ঠানত পণ্ডিত সুধীৰ পাণ্ডেৰ তবলা বাদন শুনিবলৈ পাব। এইবাৰ জনাবলৈ লৈছো আমাৰ আজি প্ৰচাৰ হ'বলগীয়া আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ অনুষ্ঠান সম্পৰ্কে। নিশা 9:30 ফোন ইন কল্পতৰু, 9:00 চিত্ৰগীত, সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত আলোচনাৰ বিষয় অসমত পশুধনৰ বৰ্ষাকালীন ৰোগৰ প্ৰতিষেধক ব্যৱস্থা। আলোচনাটিত ভাগ ল'ব ডক্টৰ নুৰুল ইছলাম আৰু ডক্টৰ ৰামকুমাৰ দাসে, আগ ধৰিব মেলডি পাটগিৰিয়ে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। আজি পুৱা অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় পুৱা 7:15, প্ৰযোজনা কাৰ্তিক সূত্ৰধাৰৰ। 8:30 প্ৰচাৰ হ'বলগীয়া গীতিমালিকাৰ শিল্পী হীৰা দাস, জনাৰ্দন হাজোৱাৰী, মিত্ৰা ফুকন, চাৰু গোহাঁই আৰু অপৰাজিতা গগৈ। পুৱা 9:15 অকণিৰ মেল, পুৱা 10:00 সাধক সুন্দৰৰ অনুষ্ঠানত বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ড, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 10:30 চেমনিয়াৰ চোৰা, 12:30 আইডিয়ৰ বুলনী অনুষ্ঠানত প্ৰফুল্ল বৰা ৰচিত নাম হৃদয়ৰ চিঞৰ, প্ৰযোজনা নয়ন প্ৰসাদৰ। আজি প্ৰথম খণ্ডটি শুনিবলৈ পাব আৰু পুৱা 6:55 জ্ঞান বিজ্ঞান অনুষ্ঠান পৰিস্থিতি ইমানে।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ এতিয়া শুনাবলৈ লৈছো চাবানা অঞ্জুমৰ কণ্ঠৰ ভজন।

সাবানা অঞ্জুমৰ কণ্ঠৰ ভজন্তী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনাবলৈ লৈছো নলিনী মহন্তৰ কণ্ঠৰ দুটি লোকগীত।

ইমান পৰে শ্ৰোতাসকলে নলিনী মহন্তৰ কণ্ঠৰ দুটি লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আৰম্ভ কৰিবলৈ লৈছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানত প্ৰথমেই শুনোৱা হওক অ' পি নায়াৰৰ সংগীত পৰিচালনাৰ তুমছা নেহি দেখা ছবিৰ এটি গীত, শিল্পী মহম্মদ ৰফি আৰু আশা ভোছলেৰ।

মধুবনত এইবাৰ শুনাবলৈ লৈছো লতা মঙ্গেশকাৰ আৰু মহম্মদ ৰফিৰ কণ্ঠৰ দিল তেৰা দিৱানা ছবিৰ এটি গীত। ছবিখনৰ সংগীত পৰিচালনা শংকৰ জয়কিষাণৰ।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো নয়াদৰ ছবিৰ এটি গীত। শিল্পী আশা ভোসলে আৰু মোহাম্মদ ৰফি। ছবিখনৰ সংগীত পৰিচালনা অ পি নায়াৰৰ।

মধুবনত এইবাৰ শুনাবলৈ লৈছো লতা মংগেশকাৰৰ কণ্ঠৰ প্ৰতিজ্ঞা ছবিৰ এটি গীত। ছবিখনৰ সংগীত পৰিচালনা লক্ষ্মীকান্ত প্যাৰেলালৰ।

0: পুৰণি হিন্দু ছবিৰ গীতৰ অনুষ্ঠান মধুবনৰ আজিলৈ ইমানতেই অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই কুমাৰ দেৱী দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে আজি ছিচিলিৰ ৰাষ্ট্ৰপতি পেট্ৰিক হাৰ্মিনীৰ সৈতে বৈঠকত মিলিত হ'ব। বিগত 12 বছৰত ভাৰতে স্বাস্থ্য যতন খণ্ডত উল্লেখনীয় সফলতা লাভ কৰিছে বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্যমন্ত্ৰী অনুপ্ৰিয়া পেটেলে প্ৰকাশ কৰিছে। ভেনেজুৱেলাৰ বিধ্বংসী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা 1430লৈ বৃদ্ধি পাইছে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত গ্ৰুপ এলৰ 2খন খেলত ইংলেণ্ডে পানামাক আৰু ক্ৰোৱেছিয়াক ঘানাক পৰাস্ত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 135 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছিচিলিৰ ৰাষ্ট্ৰপতি পেট্ৰিক হাৰ্মিনীৰ সৈতে বৈঠকত মিলিত হ'ব। দুয়োগৰাকী নেতাই দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সহযোগিতাৰ পৰ্যালোচনা কৰাৰ লগতে পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিভিন্ন বিষয় সন্দৰ্ভত মত বিনিময় কৰিব। শ্ৰীমোদীয়ে আজি ছিচিলিৰ নেচনেল এছেম্বলিত ভাষণ দিয়াৰ লগতে ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতেও মত বিনিময় কৰিব। ইয়াৰ পাছত শ্ৰীমোদীয়ে দেশখনৰ ৰাষ্ট্ৰীয় দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই ৰাষ্ট্ৰীয় দিৱসৰ কাৰ্যসূচীত ভাৰতীয় প্ৰতিৰক্ষা বাহিনীসমূহৰ এটা প্ৰতিনিধি দলেও অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে ছিচিলিৰ ৰাষ্ট্ৰীয় দিৱসৰ সোণালী জয়ন্তী উদযাপন কাৰ্যসূচীত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 3দিনীয়া কাৰ্যসূচীৰে কালি ছিচিলিত উপস্থিত হয়। শ্ৰীমোদীৰ এই ভ্ৰমণে ভাৰত আৰু ছিচিলিৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্ক বৃদ্ধি কৰাত দেশ দুখনৰ প্ৰতিশ্ৰুতিবদ্ধতাক অধিক শক্তিশালী কৰিব। বিগত 12 বছৰত ভাৰতে স্বাস্থ্য যতন খণ্ডত উল্লেখনীয় সফলতা লাভ কৰিছে আৰু প্ৰতিগৰাকী নাগৰিকৰ বাবে সুলভ, সহজলভ্য আৰু গুণগত স্বাস্থ্য যতন সুনিশ্চিত কৰাৰ লক্ষ্যৰে কাম কৰি আছে বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্যমন্ত্ৰী অনুপ্ৰিয়া পেটেলে প্ৰকাশ কৰিছে। এটা ব্যক্তিগত সংবাদ মাধ্যমৰ চিকিৎসক দিৱস

0: সমাৰোহত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে স্বাস্থ্য যতনৰ ক্ষেত্ৰত দেশে চকুত লগা সফলতা অৰ্জন কৰিছে। তেওঁ কয় যে বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য বীমা কাৰ্যসূচী আয়ুষ্মান ভাৰত, প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাই দেশৰ প্ৰায় 62 কোটি লোকক সামৰি লৈছে আৰু চিকিৎসা লাভৰ ক্ষেত্ৰত বিত্তীয় সুৰক্ষা প্ৰদান কৰিবলৈ সমৰ্থ হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে দেশত বৰ্তমান প্ৰায় 1,84,000 আয়ুষ্মান আৰোগ্য মন্দিৰ আছে আৰু ইয়াৰ জৰিয়তে তৃণমূল পৰ্যায়ত প্ৰাথমিক স্বাস্থ্যসেৱা অধিক শক্তিশালী হৈছে। তেওঁ কয় যে মধুমেহ, উচ্চ ৰক্তচাপ, কৰ্কট আদি ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা উচ্চ হাৰত বৃদ্ধি পাই থকাটো গভীৰ উদ্বেগৰ বিষয় হৈ পৰিছে। অৱশ্যে এই ৰোগসমূহৰ সময়মতে চিনাক্তকৰণ আৰু চিকিৎসা প্ৰদানৰ জৰিয়তে মানসিক আৰু অৰ্থনৈতিক চাপ কিছু পৰিমাণে হলেও হ্ৰাস পাইছে বুলি তেওঁ মন্তব্য কৰে।
1: Today we have a new national health policy in place. It brings a transformative shift from sick care to wellness and a shift from curative health care to comprehensive health care where prevention remains at the heart of our approach. There are several schemes that Government of India has rolled out in these 12 years and one of the most transformative one is our flagship initiative of Ayushman Bharat Pradhan Mantri Jan Arogya Yojana. It's lauded as the world's biggest health assurance program which brings in its ambit as many
0: কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই কাইলৈ নতুন দিল্লীত স্বাস্থ্য খণ্ডৰ এলানি ডিজিটেল ব্যৱস্থা মুকলি কৰিব। ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্তৃপক্ষ আৰু ৰাষ্ট্ৰীয় সমল কেন্দ্ৰৰ অধীনত বিকশিত এই ডিজিটেল ব্যৱস্থাৰ জৰিয়তে স্বাস্থ্যসেৱাৰ সম্প্ৰসাৰণ আৰু সমগ্ৰ দেশতে স্বাস্থ্যৰ ক্ষেত্ৰত ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি প্ৰৱৰ্তনৰ লক্ষ্য লোৱা হৈছে। শ্ৰীনাড্ডাই কাইলৈ মুকলি কৰিবলগীয়া ব্যৱস্থাসমূহৰ ভিতৰত আছে আৰোগ্য সেতুৰ দ্বিতীয় পৰ্যায়, আয়ুষ্মান সাৰথি চাটবুট, আয়ুষ্মান এপ, ই সুশ্ৰুত ক্লিনিক, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযোগ বিনিময় আৰু মানসম্পন্ন স্বাস্থ্য আদি। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই নতুন ব্যৱস্থাসমূহে দেশৰ স্বাস্থ্যখণ্ডৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি শক্তিশালী কৰি তুলিব। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে নতুন দিল্লীত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ পৰিষদৰ 16 সমাৰোহত অধ্যক্ষতা কৰিব। এই সমাৰোহত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ স্বাস্থ্য পৰিয়াল কল্যাণ মন্ত্ৰীসকল, সাংসদসকল, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ বিষয়াবৰ্গই অংশগ্ৰহণ কৰিব। ভেনিজুৱেলাৰ বিধ্বংসী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা 1,430লৈ বৃদ্ধি পাইছে। যোৱা বুধবাৰে ৰিক্টাৰ স্কেলত 7.2 আৰু 7.5 প্ৰাবল্যৰ ভূমিকম্পৰ পাছত দক্ষিণ আমেৰিকাৰ দেশখনত উদ্ধাৰৰ সাহায্য অভিযান অব্যাহত ৰখা হৈছে। এতিয়াও প্ৰায় 68,900 লোক সন্ধানহীন হৈ থকাৰ বাতৰি পোৱা গৈছে। ইউক্ৰেইনে ৰাছিয়াৰ ভলগোগ্ৰেড চহৰৰ এটা গুৰুত্বপূৰ্ণ ঔদ্যোগিক প্ৰতিষ্ঠানত আক্ৰমণ চলোৱা বুলি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কিয়ে সদৰি কৰিছে। ইপিনে ৰাছিয়াই চলোৱা ড্ৰোন আক্ৰমণত ইউক্ৰেইনৰ উত্তৰ পূব ছামি অঞ্চলত এজন লোক নিহত হৈছে। ৰাষ্ট্ৰপতি জেলেনস্কিয়ে সামাজিক মাধ্যমযোগে সদৰি কৰে যে ইউক্ৰেইনৰ মিছাইল আক্ৰমণত ভলগোগ্ৰেডৰ টাইটান বেৰিকাডিৰ প্ৰতিষ্ঠানটোৰ ক্ষতিসাধন হৈছে। এই প্ৰতিষ্ঠানটো বৰহিলৈ আৰু বিশেষ সামৰিক সঁজুলি নিৰ্মাণৰ এটি প্ৰধান কেন্দ্ৰ হিচাপে পৰিচিত। ভলগোগ্ৰেডৰ স্থানীয় কৰ্তৃপক্ষই জনোৱা অনুসৰি আক্ৰমণৰ ফলত 10 জন লোক আহত হৈছে। ইপিনে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে দাবী কৰিছে যে এই আক্ৰমণে ৰাছিয়াৰ প্ৰায় 12টা অঞ্চলৰ লগতে অধিকৃত ক্ৰিমিয়া আৰু ইয়াৰ নিকটৱৰ্তী জলভাগক লক্ষ্য কৰি লৈছিল। মন্ত্ৰালয়ৰ দাবী যে তেওঁলোকৰ বায়ু প্ৰতিৰক্ষা প্ৰণালীয়ে ইউক্ৰেইনৰ 660টা ড্ৰোন আকাশতে প্ৰতিহত কৰিবলৈ সমৰ্থ হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ব্যক্তিগত টুৰ অপাৰেটৰৰ সহায়ত কৈলাশ মানসৰোবৰ যাত্ৰাত যোৱা ভাৰতীয় তীৰ্থযাত্ৰীসকলৰ বাবে বিশেষ পৰামৰ্শৱলী জাৰি কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা এখন বিজ্ঞপ্তি অনুসৰি চীনৰ পৰা ভিছা আৰু প্ৰয়োজনীয় প্ৰৱেশৰ অনুমতি অবিহনে কৈলাশ মানসৰোবৰ যাত্ৰালৈ যোৱাৰ সময়ত নেপালত আবদ্ধ হৈ পৰা ভাৰতীয় নাগৰিকসকলৰ পৰা সহায় আৰু সাহায্যৰ বাবে মন্ত্ৰালয়ে ভালেসংখ্যক অনুৰোধ লাভ কৰিছে। মন্ত্ৰালয়ে কৈছে যে সম্পূৰ্ণ যাত্ৰাৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ নথি লাভ নকৰা পৰ্যন্ত ভাৰতৰ পৰা যাত্ৰা আৰম্ভ নকৰিবলৈ সকলো নাগৰিককে নিৰ্দেশ দিয়া হৈছে। ইয়াৰ লগতে টুৰ অপাৰেটৰসকল পঞ্জীয়নভুক্ত আৰু স্বীকৃতিপ্ৰাপ্ত হয় নে নহয় তাক নিশ্চিত কৰিবলৈকো তীৰ্থযাত্ৰীসকলক পৰামৰ্শ দিয়া হৈছে। উল্লেখযোগ্য যে কৈলাশ মানসৰোবৰলৈ যোৱা প্ৰায় 52জন ভাৰতীয় নাগৰিক বৰ্তমান নেপালৰ কাঠমাণ্ডুত আবদ্ধ হৈ আছে। ফিফা বিশ্বকাপৰ ফুটবল প্ৰতিযোগিতাত আজি পুৱতি নিশা আমেৰিকাৰ নিউ জাৰ্চি ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ এলৰ এখন খেলত ইংলেণ্ডে পানামাক 2-0 পৰাস্ত কৰে। ইংলেণ্ডৰ হৈ জুড বেলিংহাম আৰু হেৰি কেনে এটাকৈ গ'ল দিয়ে। এই জয়ের সুবাদত দলটো গ্রুপ

এলৰ শীৰ্ষত স্থান লাভ কৰিছে। ইপিনে গ্ৰুপ এলৰ আন এখন খেলত ক্ৰোৱেছিয়াই ঘানাক 2-1 গলৰ ব্যৱধানত পৰাস্ত কৰে। গ্ৰুপ এলত ক্ৰোৱেছিয়া সম্প্ৰতি দ্বিতীয় আৰু ঘানা তৃতীয় স্থানত আছে। সামৰাৰ পূৰ্বে এতিয়াৰ প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে আজি ছিচিলিৰ ৰাষ্ট্ৰপতি পেট্ৰিক হাৰ্মিনিৰ সৈতে বৈঠকত মিলিত হ'ব। বিগত 12 বছৰত ভাৰতে স্বাস্থ্য যতন খণ্ডত উল্লেখনীয় সফলতা লাভ কৰিছে বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্যমন্ত্ৰী অনুপ্ৰিয়া পেটেলে প্ৰকাশ কৰিছে। ভেনিজুৱেলাৰ বিধ্বংসী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা 1430লৈ বৃদ্ধি পাইছে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত গ্ৰুপ এলৰ 2খন খেলত ইংলেণ্ডে পানামাক আৰু ক্ৰোৱেছিয়াই ঘানাক পৰাস্ত কৰিছে।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আৰম্ভ কৰিবলৈ লৈছো আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমেই শুনো আহক বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠৰ এটি গীত।

0: আধুনিক গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক নিয়োগ বাতৰি। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহা নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যন, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ ইনফৰমেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত বিই বা বিটেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিকছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগৰ খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহা নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট DGM.assam.gov.in এই ৱেবছাইটটি চাব পাৰে। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ৱেবছাইটটি পুনৰবাৰ কৈছো DGM.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,500টা প্ৰবেচনাৰী অফিচাৰ পদৰ আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট SBI.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত খালী হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 82,290 টকালৈ, লগত 7,900 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা যিকোনো বিষয়ৰ পষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। MBA অথবা CA প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দ্য মেনেজিং ডিৰেক্টৰ, দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্ল'ৰ, হেড অফিচ, HP ৰোড, পাণবজাৰ, গুৱাহাটী, পিন 78100001। বিতং তথ্যৰ বাবে ACAB.bank.in এই ৱেবছাইটটো চাব পাৰে। ঠিকনাটি পুনৰবাৰ কৈছো, দ্য মেনেজিং ডিৰেক্টৰ, দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্ল'ৰ, হেড অফিচ, HP ৰোড, পাণবজাৰ, গুৱাহাটী, পিন 78100001। বিতং তথ্যৰ বাবে ACAB.bank.in এই ৱেবছাইট চাব পাৰে। নিয়োগ বাতৰি শুনিলে।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
3: পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা।
4: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰি পঢ়িছো নিৰ্মমা বৰঠাকুৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 135 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন AIR মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে বিশ্ববিদ্যালয় আৰু স্বতন্ত্ৰ মহাবিদ্যালয়সমূহে নিজা বৃত্তিমুখী পাঠ্যক্ৰমৰ বাবে পুঁজি ব্যৱস্থা নিজেই কৰিব লাগিব বুলি মন্তব্য কৰিছে। শিৱসাগৰ বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে কালি এই কথা প্ৰকাশ কৰে। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্ম সম্পৰ্কীয় বিতৰ্ক সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে নিৰ্দেশনা অনুসৰি ইউনিফৰ্মৰ কাপোৰ 100% পলিষ্টাৰ সূতাৰ হ'ব নালাগে। ইউনিফৰ্মত কিমান শতাংশ পলিষ্টাৰ আৰু কিমান শতাংশ কপাহী সূতা ব্যৱহাৰ কৰিব লাগে সেই সম্পৰ্কে নিৰ্দেশনাত স্পষ্টভাৱে উল্লেখ আছে বুলি তেওঁ মন্তব্য কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে মহাবিদ্যালয়সমূহত বিনামূলীয়া নামভৰ্তিৰ বাবদ চৰকাৰে দিবলগীয়া অৱশিষ্ট 10% ধন বাজেট অধিৱেশনৰ পাছতেই মুকলি কৰা হ'ব। পৰিদৰ্শনকালত ডাঃ পেগুৱে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহাদেৱ পাটগিৰিৰ সৈতে বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত আলোচনা কৰে। এই আলোচনাত বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে আগবঢ়োৱা 10 কোটি টকাৰ ব্যয়ৰ বিৱৰণো পৰ্যালোচনা কৰা হয়। ইয়াৰ পাছত শিক্ষামন্ত্ৰীগৰাকীয়ে যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি উপাচাৰ্য অধ্যাপক জ্যোতিপ্ৰসাদ শইকীয়া আৰু অধ্যাপক অধ্যাপিকাসকলৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে 21 শতিকাৰ প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমসমূহ পুনৰীক্ষণ কৰি নিয়োগযোগ্যতা, উদ্যমিতা, উদ্ভাৱন আৰু গৱেষণা শক্তিশালী কৰাৰ বাবে আহ্বান জনায়।
5: জগন্নাথ বৰুৱা মহাবিদ্যালয় আজি জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়লৈ উন্নীত আৰু প্ৰাৰম্ভিক বৰ্ষটোতে আমি বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়ন কৰাৰ কাৰণে আমি 10 কোটি টকা দিছো আৰু সেই 10 কোটি টকাৰে ইতিমধ্যে আন্তঃগাঁথনি নিৰ্মাণ হৈ আছে। আমি এই বছৰটোৰ ভিতৰতে সমাপ্ত কৰি তাক আমি মুকলি কৰিব পাৰিম আৰু 26টা বিভাগৰে মানে আৰ্ট, চায়েন্স, কমাৰ্চ তিনিটা শিতানত 26টা বিভাগৰে জগন্নাথ বৰুৱা মহাবিদ্যালয় যিখন বিশ্ববিদ্যালয় এখন হ'ল কেনেধৰণে আগুৱাইছে আৰু আমাৰ NEP মতে যি 4-year ইণ্টিগ্ৰেটেড 4-year আণ্ডাৰগ্ৰেজুৱেট ডিগ্ৰী প্ৰগ্ৰেম সেই প্ৰগ্ৰেম কেনেধৰণে আগবঢ়াইছে, বৰ্তমান কি কি নাটনি আছে, এই গোটেই কথাখিনি আমি আজি মই বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, পঞ্জীয়ক আৰু ফেকাল্টিসকলৰ লগত আলোচনা কৰোঁ।
4: মন্ত্ৰীগৰাকীয়ে লগতে যোৰহাটৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠানো পৰিদৰ্শন কৰি অধ্যাপক, অধ্যাপিকা আৰু প্ৰশাসনিক বিষয়াসকলৰ সৈতে মত বিনিময় কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহান দৰ্শন, সাহিত্য, সংস্কৃতি আৰু ভক্তি আন্দোলনৰ সমৃদ্ধ ঐতিহ্যক সৰ্বভাৰতীয় পৰিসৰত শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ আসনৰ মাজত অলপতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই চুক্তিক ঐতিহাসিক আৰু দূৰদৰ্শী পদক্ষেপ বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। এই সহযোগিতাই দুয়োখন শিক্ষানুষ্ঠানৰ মাজত নতুন বিদ্যায়তনিক সম্পৰ্ক স্থাপন কৰাৰ লগতে উত্তৰ পূব ভাৰত আৰু উত্তৰ ভাৰতৰ মাজত সাংস্কৃতিক আৰু জ্ঞানৰ বিনিময় শক্তিশালী কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। গৱেষণা, সাংস্কৃতিক আদান প্ৰদান, অভিনয় কলা, পাণ্ডুলিপি সংৰক্ষণ, ডিজিটেল আৰ্কাইভ, সাহিত্য অনুবাদকে ধৰি বিভিন্ন ক্ষেত্ৰত এই পদক্ষেপে সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব বুলিও তেওঁ উল্লেখ কৰে। ৰাজ্যৰ সাংস্কৃতিক, উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই কালি ডিব্ৰুগড়ৰ টিংখাঙৰ কললুৱা দেউৰীগাঁৱৰ দেউৰী বয়ন শিল্প সমবায় সমিতিৰ শিপিনীসকলক সাক্ষাৎ কৰি তেওঁলোকৰ সৈতে মত বিনিময় কৰে। পৰম্পৰাগত তাঁতশিল্প সংৰক্ষণৰ লগতে কঠোৰ পৰিশ্ৰম আৰু দক্ষতাৰে স্বাৱলম্বিতা অৰ্জন কৰা মহিলাসকলক মন্ত্ৰীগৰাকীয়ে প্ৰশংসা কৰে। প্ৰতিগৰাকী শিপিনীৰ সফলতাই আত্মনিৰ্ভৰ অসম গঢ়াৰ দিশত শক্তিশালী খোজ বুলিও তেওঁ উল্লেখ কৰে। মালয়েছিয়াত কালি সামৰণিৰ পৰা 5ম যোগাসন ক্ৰীড়া এছিয়া কাপ 2026ৰ যোগ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰা ডিব্ৰুগড়ৰ জগদীশ ভৰালীয়ে 4টা শাখাত সোণৰ পদক অৰ্জন কৰিছে। তেওঁ লগতে যোগাসনৰ এটা বিশেষ শাখাত দ্বিতীয় স্থান লাভ কৰি মুঠ 5টা পদকেৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। ডিব্ৰুগড় জিলাৰ মানকটাৰ হাতীমুৰা নিবাসী শ্ৰী ভৰালী 3 দশকৰো অধিক কাল যোগাভ্যাসৰ সৈতে জড়িত হৈ আছে। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষ পুৰ এতিয়া আৰম্ভ কৰিবলৈ লৈছো আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমেই শুনো আহক জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত।

শ্রোতাই আধুনিকীতৰ অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক যোগেশ বৰুৱাৰ কণ্ঠৰ এটি গীত।

আধুনিক গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। ক্ষণিক পাছতে অৰ্থাৎ ৯ বজাত পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি দিনৰ 11 বজাত আকাশবাণীযোগে মন কী বাত অনুষ্ঠান। ৰাজ্যত গ্ৰীষ্ম বন্ধৰ ভিতৰতে প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ বদলীকৰণ প্ৰক্ৰিয়া। প্ৰমাণ পত্ৰ পৰীক্ষণ প্ৰক্ৰিয়া ডিজিটেল, স্বচ্ছ আৰু নিৰ্ভৰযোগ্য কৰাৰ লক্ষ্যৰে এ পি এছ চিত ডিজি লকাৰ ব্যৱস্থা সংযোজনৰ সিদ্ধান্ত। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিৰে পৰা ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱসৰ কাৰ্যসূচী। আৰু মালয়েছিয়াত অনুষ্ঠিত 5ম যোগাসন ক্ৰীড়া এছিয়া কাপ 2026ত ডিব্ৰুগড়ৰ জগদীশ ভৰালীৰ 4টা শাখাত সোণৰ পদক অৰ্জন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 135 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী, দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন AIR মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। ৰাজ্যত গ্ৰীষ্ম বন্ধৰ ভিতৰতে প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ বদলীকৰণ প্ৰক্ৰিয়া সম্পন্ন হ'ব। ইয়াৰ বাবে বিদ্যালয় শিক্ষা বিভাগৰ HRMS পৰ্টেলত বদলীকৰণৰ বাবে শিক্ষক শিক্ষয়িত্ৰীসকলে দাখিল কৰা আবেদনসমূহৰ পৰীক্ষণ প্ৰক্ৰিয়া 1 জুলাইত আৰম্ভ হ'ব। এই প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বাবে বিদ্যালয় শিক্ষা বিভাগে ইতিমধ্যে সমগ্ৰ শিক্ষা অভিযানৰ পৰিচালন সঞ্চালক, মাধ্যমিক শিক্ষা সঞ্চালক আৰু প্ৰাথমিক শিক্ষা সঞ্চালককে ধৰি বিভাগৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াক সামৰি উচ্চ ক্ষমতাসম্পন্ন সমিতি গঠন কৰিছে আৰু এই সমিতিয়ে 15 জুলাইৰ ভিতৰত চলিত শিক্ষাবৰ্ষত বদলীকৰণৰ বাবে যোগ্য বিবেচিত আবেদনকাৰী শিক্ষক শিক্ষয়িত্ৰীসকলৰ তালিকা চূড়ান্ত কৰিব। সূত্ৰৰ পৰা জানিব পৰা মতে 30 জুনৰ নিশা বদলীকৰণৰ বাবে আবেদন জনোৱা পৰ্টেলটো বন্ধ হোৱাৰ পাছতে প্ৰাথমিক পৰ্যায়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ আবেদনসমূহ প্ৰাথমিক শিক্ষা সঞ্চালকালয়লৈ প্ৰেৰণ কৰা হ'ব। একেদৰে মাধ্যমিক পৰ্যায়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ আবেদনসমূহ মাধ্যমিক শিক্ষা সঞ্চালকালয়লৈ আৰু ঠিকাভিত্তিক শিক্ষক শিক্ষয়িত্ৰীৰ আবেদনসমূহ সমগ্ৰ শিক্ষা অভিযানৰ পৰিচালন সঞ্চালকালয়লৈ প্ৰেৰণ কৰা হ'ব। আবেদনসমূহ তন্নতন্নকৈ নিৰীক্ষণৰ পাছত বদলীকৰণৰ বাবে যোগ্য শিক্ষক শিক্ষয়িত্ৰীৰ তালিকা প্ৰকাশ কৰা হ'ব। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে বিশ্ববিদ্যালয় আৰু স্বতন্ত্ৰ মহাবিদ্যালয়সমূহে নিজা বৃত্তিমুখী পাঠ্যক্ৰমৰ বাবে পুঁজি ব্যৱস্থা নিজে কৰিব লাগিব বুলি প্ৰকাশ কৰিছে। শিৱসাগৰ বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে কালি এই কথা প্ৰকাশ কৰে। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্ম সম্পৰ্কীয় বিতৰ্ক সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে নিৰ্দেশনা অনুসৰি ইউনিফৰ্মৰ কাপোৰ 100% পলিষ্টাৰ সূতাৰ হ'ব নালাগে। ইউনিফৰ্মত কিমান শতাংশ পলিষ্টাৰ আৰু কিমান শতাংশ কপাহী সূতা ব্যৱহাৰ কৰিব লাগে সেই সম্পৰ্কে নিৰ্দেশনাত স্পষ্টভাৱে উল্লেখ আছে বুলি তেওঁ মন্তব্য কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে মহাবিদ্যালয়সমূহত বিনামূলীয়া নামভৰ্তিৰ বাবদ চৰকাৰে দিবলগীয়া অৱশিষ্ট 10% ধন বাজেট অধিৱেশনৰ পাছতে মুকলি কৰা হ'ব। ইয়াৰ পাছত শিক্ষামন্ত্ৰীগৰাকীয়ে যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি উপাচাৰ্য অধ্যাপক জ্যোতিপ্ৰসাদ শইকীয়া আৰু অধ্যাপক অধ্যাপিকাসকলৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে 21 শতিকাৰ প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমসমূহ পুনৰীক্ষণ কৰি নিয়োগযোগ্যতা, উদ্যমিতা, উদ্ভাৱন আৰু গৱেষণা শক্তিশালী কৰাৰ বাবে আহান জনায়।
1: জগন্নাথ বৰুৱা মহাবিদ্যালয় আজি জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়লৈ উন্নীত আৰু প্ৰাৰম্ভিক বৰ্ষটোতে আমি বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়ন কৰাৰ কাৰণে আমি 10 কোটি টকা দিছো আৰু সেই 10 কোটি টকাৰে ইতিমধ্যে আন্তঃগাঁথনি

0: হৈ আছে। আমি এই বছৰটোৰ ভিতৰতে সমাপ্ত কৰি তাক আমি মুকলি কৰিব পাৰিম। আৰু 26টা বিভাগৰে মানে আৰ্টছ ছায়েন্স কমাৰ্চ তিনিটা শিতানত 26টা বিভাগৰে জগন্নাথ বৰুৱা মহাবিদ্যালয় যিখন বিশ্ববিদ্যালয় এখন হ'ল কেনেধৰণে আগুৱাইছে আৰু আমাৰ NEP মতে যি 4-year ইণ্টিগ্ৰেটেড 4-year আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী প্ৰগ্ৰেম সেই প্ৰগ্ৰেম কেনেধৰণে আগবঢ়াইছে, বৰ্তমান কি কি নাটনি আছে, এই গোটেই কথাখিনি আমি আজি মই বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, পঞ্জীয়ক আৰু ফেকাল্টিসকলৰ লগত আলোচনা কৰোঁ।
1: শিক্ষামন্ত্ৰীগৰাকীয়ে কালি যোৰহাটৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানো পৰিদৰ্শন কৰি অধ্যাপক অধ্যাপিকা আৰু প্ৰশাসনিক বিষয়াসকলৰ সৈতে মত বিনিময় কৰে। অসম লোকসেৱা আয়োগ APSCত ডিজি লকাৰ ব্যৱস্থা সংযোজিত হ'ব। প্ৰমাণ পত্ৰ পৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ ডিজিটেল, স্বচ্ছ আৰু অধিক নিৰ্ভৰযোগ্য কৰি তোলাৰ বাবে ডিজি লকাৰৰ জৰিয়তে APSCৰ প্ৰাৰ্থীৰ তথ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এই কথা সদৰি কৰে। তেওঁ কয় যে ডিজি লকাৰৰ জৰিয়তে প্ৰাৰ্থীৰ তথ্য পৰীক্ষণ কৰাৰ ফলত প্ৰমাণ পত্ৰ জালিয়াতি আৰু ভুৱা পৰিচয় পত্ৰ ব্যৱহাৰৰ আশংকা সম্পূৰ্ণৰূপে নোহোৱা হ'ব আৰু আইনী জটিলতাৰ সম্ভাৱনাও হ্ৰাস পাব। এই পদক্ষেপক ৰাজ্যৰ মেধাৱী যুৱক যুৱতীৰ বাবে ঐতিহাসিক পদক্ষেপ বুলি অভিহিত কৰি ডঃ শৰ্মাই কয় যে APSCৰ সৈতে ডিজি লকাৰ ব্যৱস্থা সংযুক্ত হোৱাৰ ফলত সময় ৰাহি হ'ব আৰু ভুৱা প্ৰমাণ পত্ৰৰ সম্ভাৱনা প্ৰায় শূন্যলৈ নামি আহিব। প্ৰযুক্তিৰ শক্তিৰে স্মাৰ্ট শাসন ব্যৱস্থা আৰু পৰীক্ষাৰ্থীসকলৰ সুবিধা নিশ্চিত কৰাৰ দিশত অসমৰ এই যাত্ৰা অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন কৰা হ'ব। কামৰূপ মহানগৰ জিলাতো এই কাৰ্যসূচীৰ জৰিয়তে জিলাখনৰ 5 বছৰ বয়সলৈকে সকলো শিশুক পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব। এই কাৰ্যসূচীৰ অধীনত জিলাখনত 1,99,591 শিশুক সামৰি লোৱা হ'ব। এই উপলক্ষে জিলাখনত 860টা পলিঅ' বুথ স্থাপন কৰা হৈছে। জিলাখনত যাতে কোনো যোগ্য শিশু পলিঅ' প্ৰতিষেধক গ্ৰহণৰ পৰা বঞ্চিত নহয় তালৈ লক্ষ্য ৰাখি মুঠ 37টা ভ্ৰাম্যমান দলো এই কাৰ্যসূচীত নিয়োজিত হ'ব। তিনিদিনীয়াকৈ হ'বলগীয়া এই কাৰ্যসূচীত 30 জুনলৈ চলিব বুলি জিলা স্বাস্থ্য সমিতিয়ে প্ৰকাশ কৰিছে। শ্ৰীভূমি জিলাতো আজি পলিঅ' প্ৰতিষেধক অভিযান ৰূপায়ণ কৰা হ'ব। জিলা স্বাস্থ্য বিভাগে প্ৰকাশ কৰা অনুসৰি ৰামকৃষ্ণনগৰ, পাথাৰকান্দি, নীলামবজাৰ, কচুৱাদাম, গিৰিশগঞ্জ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু নগৰীয়া স্বাস্থ্যকেন্দ্ৰৰ অধীনৰ 1,032টা বুথত প্ৰায় 2,08,264 শিশুক প্ৰতিষেধক দিয়াৰ লক্ষ্য লোৱা হৈছে। বিয়লি 3 বজালৈ চলিবলগীয়া এই অভিযানৰ বাবে 924টা সাধাৰণ বুথ, 26টা প্ৰতিষ্ঠানভিত্তিক বুথ, 19টা ট্ৰানজিট বুথ, 53টা দুৰ্গম বুথ আৰু 10টা ভ্ৰাম্যমান বুথৰ ব্যৱস্থা কৰা হৈছে। কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত এই অভিযানৰ শুভাৰম্ভ কৰা হ'ব। গোৱালপাৰা জিলাতো আজিৰে পৰা 3দিনীয়াকৈ পলিঅ' প্ৰতিষেধক অভিযান ৰূপায়ণ কৰা হ'ব। এই অভিযানৰ অধীনত 1,69,967 শিশুক প্ৰতিষেধক প্ৰদান কৰা হ'ব। এই সন্দৰ্ভত জিলাখনৰ পৰা আমাৰ সংবাদদাতা ৰশিদুল হুছেইনে এইদৰে কয়।
2: গোৱালপাৰা জিলাতো আজিৰে পৰা 3দিনীয়া কাৰ্যসূচীৰে পলিঅ' প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ কৰা হৈছে। গোৱালপাৰা চহৰত থকা প্ৰসূতি আৰু শিশু স্বাস্থ্য কেন্দ্ৰত এই অভিযানৰ শুভাৰম্ভ কৰা হয়। জিলাখনত 0-5 বছৰ বয়সৰ মুঠ 1,69,967 শিশুক এই অভিযানৰ জৰিয়তে পলিঅ' প্ৰতিষেধক সেৱন কৰোৱাৰ লক্ষ্য লোৱা হৈছে। আজি 967টা পলিঅ' কেন্দ্ৰত এই প্ৰতিষেধক প্ৰদান কৰা হ'ব। ইয়াৰ সমান্তৰালভাৱে কাইলৈ আৰু পৰহিলৈ স্বাস্থ্যকৰ্মীসকলে ঘৰে ঘৰে গৈ পলিঅ' প্ৰতিষেধক প্ৰদান কৰিব বুলি জিলা স্বাস্থ্য বিভাগ
1: তিনিচুকীয়া আৰক্ষীয়ে জিলাখনত কুটাঘাটৰ পৰিকল্পনা কৰা দুজন আলফা সদস্যক কালি গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে কালি দুপৰীয়া ম্যানমাৰৰ পৰা অৰুণাচল হৈ অসমত প্ৰৱেশ কৰা আলফা স্বাধীনৰ স্বয়ম্ভু ছেকেণ্ড লেফটেনেণ্ট সিঙৰ অসম উৰফে হোমেনজ্যোতি বৰুৱা আৰু মনোজ অসম উৰফে পাপু মৰাণক আৰক্ষীয়ে জাগুনত ভোজন পৰিমাণৰ অস্ত্ৰ শস্ত্ৰসহ গ্ৰেপ্তাৰ কৰে। ধৃত সদস্য দুজনৰ পৰা আৰক্ষীয়ে দুটা AK-56 ৰাইফল, 172 ৰাউণ্ড গুলী, দুটা গ্ৰেনেডকে ধৰি ভালেমান আপত্তিজনক সামগ্ৰী জব্দ কৰিছে। আৰক্ষীয়ে আলফা সদস্য দুজনক তিনিচুকীয়াত জেৰা কৰি আছে। এই সন্দৰ্ভত জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মায়ংক কুমাৰে এখন সংবাদমেলত কয় যে আলফা সদস্য দুজনে জিলাখনত কুটাঘাত সৃষ্টিৰ অভিসন্ধি কৰিছিল। এই দুয়োজন সদস্য পূৰ্বে জাগুনৰ বেটেলিয়ান ছাউনিত আক্ৰমণ আৰু অপহৰণ কাণ্ডৰ সৈতে জড়িত আছিল বুলি আৰক্ষীয়ে কয়।
3: 26 তারিখ को जागुन में तिनसुकिया पुलिस और दूसरे सेंट्रल एजेंसीज और सिक्योरिटी फोर्सेस का एक ऑपरेशन में 2 उल्फा आई के दुर्दांत काडर का अरेस्ट हुआ। जिन लोगों का डिटेल्स है, पहले तो पहला हो गया का सेल्फ स्टाइल सेकंड लेफ्टिनेंट सियूर अकॉम, जिनका नाम है ह्यूमन ज्योति बरुआ और इनका घर है पानीतोला तिनसुकिया। और जो दूसरा है उसका नाम है सेल्फ स्टाइल सेकंड लेफ्टिनेंट मनोज असम और इनका नाम है पप्पू मोरान और घर हो गया कोरदोईगुरी बागजान। तो ये दो काडर को को हमने अरेस्ट किया और उनके साथ साथ जो हमें वॉर लाइक सामान मिला है वो आपके वहाँ पे डिस्प्ले पर है, जिसमें दो AK-56 राइफल है, 172 राउंड्स ऑफ एम्युनिशन है, दो हैंड ग्रेनेड है। प्रिलिमिनरी इन्वेस्टिगेशन में जो एक बहुत ही भयावह और बहुत ही डेंजरस बात सामने आया है कि उनको उल्फा द्वारा टास्किंग दिया गया था कि तिनसुकिया टाउन में आकर के इनडिस्क्रिमिनेट फायरिंग करके इनोसेंट सिविलियंस का हत्या करना है।
1: বিধি বলবৎকাৰী সঞ্চালকালয়ে অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত উপ মহাপৰিদৰ্শক বি কে দত্তৰ 53.28 কোটি টকাৰ অস্থাৱৰ সম্পত্তি জব্দ কৰিছে। অসম চৰকাৰৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই দত্তৰ বিৰুদ্ধে ৰুজু কৰা গোচৰৰ ভিত্তিত সঞ্চালকালয়ে তেওঁৰ বিত্তীয় লেনদেনৰ দিশটো তদন্তৰ আওতালৈ আনিছিল। 1992 চনৰ পৰা 2019 চনলৈ অসম আৰক্ষীৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰা পি কে দত্তৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি আহৰণৰ তথ্য পোহৰলৈ আহিছিল। এই সময়ছোৱাত আৰক্ষী বিষয়াগৰাকী আৰু তেওঁৰ পন্নীয়ে 7.23 কোটি টকা আহৰণৰ তথ্য দাখিল কৰিছিল যদিও 77.21 কোটি টকা সম্পত্তিৰ তথ্য ৰাজহুৱা কৰা নাছিল। কেন্দ্ৰীয় চৰকাৰে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ অন্তৰ্দয়া দৰ্শনেৰে সমাজত অন্তিমজন লোকৰ কল্যাণ নিশ্চিত কৰাৰ লক্ষ্যৰে কাম কৰি আহিছে বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল তথা জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। বিজেপিৰ লাহোৱাল মণ্ডলৰ উদ্যোগত দুদিনীয়াকৈ আয়োজিত পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহাঅভিযান 2026 শীৰ্ষক অনুষ্ঠানত অংশ লৈ মন্ত্ৰীগৰাকীয়ে কালি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে দেশত যোৱা 12 বছৰত উন্নয়ন, সুশাসন, আত্মনিৰ্ভৰশীলতা আৰু বিশ্ব মঞ্চত ভাৰতৰ মৰ্যাদা বৃদ্ধিৰ ক্ষেত্ৰত নতুন ইতিহাস ৰচনা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰৰ শাসনকালত দেশত গৰীব কল্যাণ, মহিলা সবলীকৰণ, যুৱ প্ৰজন্মৰ উন্নয়ন, কৃষকৰ সুৰক্ষা আৰু বিনামূলীয়া স্বাস্থ্যসেৱা, ডিজিটেল ভাৰত, ষ্টাৰ্টআপ আৰু ভাৰত অভিযানৰ দৰে ভালেমান পদক্ষেপ ৰূপায়ণ কৰা হৈছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত সম্প্ৰতি আলজেৰিয়া অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আৰু আৰ্জেণ্টিনা জৰ্ডানৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। আলজেৰিয়া আৰু অষ্ট্ৰিয়াৰ মাজত আমেৰিকাৰ কানচাছত অনুষ্ঠিত খেলখনৰ প্ৰথমাৰ্ধৰ অন্তত দুয়োটা দলে দুটাকৈ গ'ল দিছে। ইপিনে আৰ্জেণ্টিনা আৰু জৰ্ডানৰ মাজত ডালাছত অনুষ্ঠিত খেলখনত প্ৰথমাৰ্ধৰ অন্তত আৰ্জেণ্টিনা 2-1 গ'লত আগবাঢ়ি আছে। ইয়াৰ পূৰ্বে যোৱা নিশা আমেৰিকাৰ নিউজাৰ্চি ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ এলৰ এখন খেলত ইংলেণ্ডে পানামাক 2-0 গ'লত পৰাস্ত কৰে। ইংলেণ্ডৰ হৈ জিউড বেলিংহাম আৰু হেৰী কেনে একোটাকৈ গ'ল দিয়ে। এই জয়ৰ সুবাদত দলটোৱে গ্ৰুপ এলৰ পইণ্ট তালিকাত শীৰ্ষস্থান লাভ কৰিছে। ইপিনে ক্ৰোৱেছিয়াই গ্ৰুপ এলৰ আন এখন খেলত খানাক 2-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। গ্ৰুপ এলৰ পইণ্ট তালিকাত ক্ৰোৱেছিয়া দ্বিতীয় আৰু খানা তৃতীয় স্থানত আছে। মালয়েছিয়াত কালি সামৰণি পৰা পঞ্চম যোগাসন ক্ৰীড়া এছিয়া কাপ 2026 যোগ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰা ডিব্ৰুগড়ৰ জগদীশ ভৰালীয়ে 4টা শাখাত সোণৰ পদক অৰ্জন কৰিছে। তেওঁ লগতে যোগাসনৰ এটা বিশেষ শাখাত দ্বিতীয় স্থান লাভ কৰি মুঠ 5টা পদকেৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। ডিব্ৰুগড় জিলাৰ মানকটাৰ হাতীমুৰা নিবাসী শ্ৰী ভৰালী 3 দশকৰো অধিক কাল যোগাভ্যাসৰ সৈতে জড়িত হৈ আছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
4: তিনিচুকীয়াত গুজন পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰৰ লগতে আলফা স্বাধীনৰ 2 সদস্য গ্ৰেপ্তাৰ হোৱাৰ এটা বাতৰি আজি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অসম কাকতত বাতৰিটোৰ শিৰোনাম, তিনিচুকীয়াত ভয়ংকৰ কোটাঘাটৰ পৰিকল্পনা ব্যৰ্থ, বৃহৎ অস্ত্ৰ ভাণ্ডাৰসহ 2 আলফা কৰায়ত্ত। দ্য চেণ্টিয়েল কাকতত একেটা বাতৰিৰ শীৰ্ষক, 2 আলফা কেডাৰ্ছ এৰেষ্টেড, টেৰ প্লট ফইল্ড ইন তিনিচুকীয়া। ভাৰতীয় ক্ৰিকেটৰ কিংবদন্তী খেলুৱৈ সুনীল মনোহৰ গাভাস্কাৰে কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি অসমত ক্ৰিকেটৰ পৰিৱেশ অধিক শক্তিশালী কৰা সন্দৰ্ভত আলোচনাত মিলিত হোৱাৰ এটা বাতৰি অসমীয়া খবৰ, আমাৰ অসমৰ লগতে কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। শ্ৰীভূমিৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলত সৃষ্টি হোৱা সংঘাতপূৰ্ণ পৰিস্থিতি সম্পৰ্কীয় এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে, BSFক গুলীওৱাৰ ভাবুকি BGBৰ সীমান্তত যাঠি জোং লৈ শ শ বাংলাদেশী শিৰোনামেৰে প্ৰকাশ কৰিছে। তথ্য প্ৰযুক্তিৰ অগ্ৰগতিৰ সৈতে সামঞ্জস্য ৰাখি অসম লোকসেৱা আয়োগক ডিজি লকাৰৰ সৈতে সংযুক্ত কৰা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে সদৰি কৰাৰ এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে, আৰু অৱসৰপ্ৰাপ্ত উপ আৰক্ষী মহাপৰিদৰ্শক পি কে দত্তৰ 50 কোটি টকাৰো অধিক স্থাৱৰ সম্পত্তি বিধি বলবৎকাৰী সঞ্চালকালয়ে জব্দ কৰা এটা বাতৰি দ্য আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অগ্ৰদূত কাকতে, 3 মেচতে অপৰাজিত, ইতিহাস সৃষ্টি কৰি নকআউট পাৰ্টি শিৰোনামেৰে বিশ্বকাপ ফুটবলৰ এটা খবৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ভেনিজুৱেলাৰ ভূমিকম্পত হতাহতৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱা আৰু তৎপৰতাৰে অব্যাহত থকা অভিযান সম্পৰ্কীয় এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে।
1: ধন্যবাদ ডেভিড। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহান দৰ্শন, সাহিত্য সংস্কৃতি আৰু ভক্তি আন্দোলনৰ সমৃদ্ধ ঐতিহ্যক সৰ্বভাৰতীয় পৰিসৰত শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু পঞ্জাৱ বিশ্ববিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ আসনৰ মাজত অলপতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই চুক্তিক ঐতিহাসিক আৰু দূৰদৰ্শী পদক্ষেপ বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ আৰু বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি দিনৰ 11 বজাত আকাশবাণীযোগে মন কী বাত অনুষ্ঠান। ৰাজ্যত গ্ৰীষ্ম বন্ধৰ ভিতৰতে প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ বদলীকৰণ প্ৰক্ৰিয়া। প্ৰমাণ পত্ৰ পৰীক্ষণ প্ৰক্ৰিয়া ডিজিটেল, স্বচ্ছ আৰু নিৰ্ভৰযোগ্য কৰাৰ লক্ষ্যৰে APSCত ডিজি লকাৰ ব্যৱস্থা সংযোজনৰ সিদ্ধান্ত। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিৰে পৰা ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱসৰ কাৰ্যসূচী। আৰু মালয়েছিয়াত অনুষ্ঠিত 5ম যোগাসন ক্ৰীড়া এছিয়া কাপ 2026ত ডিব্ৰুগড়ৰ জগদীশ ভৰালীৰ 4টা শাখাত সোণৰ পদক অৰ্জন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 12:05 শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ এতিয়া আৰম্ভ কৰিবলৈ লৈছো ৰূপালী ঢৌ অনুষ্ঠানত প্ৰথমে শুনোৱা হওক মন যায় ছবিৰ এটি গীত শিল্পী জুবিন গাৰ্গ

ৰূপালী ঢৌ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় পোৱা 9:45 হৈ 10 ছেকেণ্ড গৈছে। ইয়াৰ লগে লগে আমাৰ আজিৰ প্ৰথম অধিৱেশনৰো ইমানতে অন্ত পৰিল। আমাৰ দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 10:55। আপোনালোকৰ আজিৰ দিনটো শুভ হওক। নমস্কাৰ।

নমস্কাৰ, আপোনালোকক সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডিআৰএম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। আমাৰ আজিৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্ব ডিউটি ৰুমত আছে মঞ্জয়ী শৰ্মা পাটগিৰি, নিয়ন্ত্ৰণ কক্ষত প্ৰসেনজিৎ দেৱ, নিখিল শৰ্মা আৰু হৰমোহন বৰ্মন, ট্ৰান্সমিটাৰত অজয় আনন্দ আৰু মিতুল গগৈ, আৰু মাইক্ৰফোনৰ সন্মুখত মই কৰিশ্মা মহন্ত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।

0: के संबद्ध प्रादेशिक केंद्रों से और अंग्रेजी अनुवाद का प्रसारण एफएम रेनबो 102.6 मेगाहर्ट्ज पर किया जाएगा। यह कार्यक्रम आकाशवाणी के दिल्ली केंद्र से प्रसारित किया गया।
1: ইমান পৰে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু প্ৰাগজ্যোতিষপুৰ আৰু বিবিধ ভাৰতী গুৱাহাটী। এতিয়া আগবঢ়াইছো মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ অসমীয়া ভাষান্তৰ। এই ভাষান্তৰ অসমৰ আকাশবাণীৰ কেন্দ্ৰসমূহে ৰিলে কৰি শুনাব।
2: মোৰ প্ৰিয় দেশবাসী নমস্কাৰ, মন কী বাতৰ জৰিয়তে আপোনাৰ খবৰ সৈতে পুনৰবাৰ জড়িত হবলৈ পাই মই আনন্দিত হৈছো। 2026 বৰ্ষৰ আধা শেষ হবৰে হৈছে। বিগত এই ছমাহত আমি মন কী বাতত দেশবাসীৰ অনেক অভিজ্ঞতা সম্পৰ্কে চৰ্চা কৰিলো। জুন মাহতো দেশে এনে কিছু অভিজ্ঞতা আহৰণ কৰিছে যিসমূহে দেশবাসীক গৌৰৱান্বিত কৰিব। এই সফলতা দেশৰ সুৰক্ষা আৰু আত্মনিৰ্ভৰশীলতাৰ সৈতে জড়িত। অলপতে মই কলকাতাত আয়োজিত নৌসেনাৰ এটি অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ পাইছিলো। তাত INS দুনাগিৰী, INS সংশোধক আৰু INS অগ্ৰয়ক ভাৰতীয় নৌসেনাৰ অন্তৰ্ভুক্ত কৰা হ'ল। এই জাহাজৰ নিৰ্মাণ তথা ডিজাইন সকলো দেশীয়। বন্ধুসকল, জুন মাহতেই বিমান পৰিবহণৰ ক্ষেত্ৰতো দেশে সফলতা লাভ কৰিছে। C-295 বিমানখন সম্পূৰ্ণৰূপে ভাৰতত নিৰ্মিত আৰু C-295 বিমানখনে প্ৰথম উৰণ সমাপ্ত কৰিছে। এনে আৰু 40 বিমান ভাৰতত নিৰ্মাণ কৰা হৈছে। ইয়াৰ জৰিয়তে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ লগতে এৰোস্পেচ খণ্ডই নতুন শক্তি লাভ কৰিছে, সংস্থাপনৰ সুযোগ বাঢ়িছে, লগতে আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প শক্তিশালী হৈছে। এই মাহতেই DRDOই স্বদেশী লং ৰেঞ্জ লেণ্ড এটেক ক্ৰুজ মিছাইলৰ সফল পৰীক্ষণ কৰিছে। ইয়াক DRDOৰ প্ৰয়োগশালা আৰু ইণ্ডিয়ান ইণ্ডাষ্ট্ৰিজ পাৰ্টনাৰ্ছৰ সহযোগত নিৰ্মাণ কৰা হৈছে। অৰ্থাৎ আজি সমুদ্ৰৰ পৰা আকাশলৈ আমাৰ ভাৰত অধিক সুৰক্ষিত আৰু আত্মনিৰ্ভৰশীল হৈছে। বন্ধুসকল, জুন মাহত আৰু এটি অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। এই অনুষ্ঠানত সমগ্ৰ বিশ্বই ভাৰতৰ সৈতে জড়িত হৈছিল। অনুষ্ঠানটি আছিল আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। এইবাৰ পৃথিৱীৰ 2500 অধিক স্থানত যোগৰ বিভিন্ন অনুষ্ঠান আয়োজন কৰা হৈছিল। আমাৰ দেশত কোটি কোটি জনতাই বিভিন্ন স্থানত যোগাভ্যাসত ভাগ লৈছিল। এই মাহতেই আহমেদাবাদত আয়োজিত বিশ্ব যোগাসন চেম্পিয়নশ্বিপৰ বিষয়েও চৰ্চা কৰা হৈছে। ইয়াত ভাৰতে সৰ্বমুঠ 114 পদক লাভ কৰিবলৈ সক্ষম হৈছে, ইয়াৰে 102 স্বৰ্ণ পদক। ভাৰত এই চেম্পিয়নশ্বিপৰ পদক তালিকাৰ প্ৰথম স্থানত আছে। মই সকলো বিজয়ী খেলুৱৈক অভিনন্দন জ্ঞাপন কৰিছো। বন্ধুসকল, যিকোনো ৰাষ্ট্ৰৰে আত্মা সেই দেশৰ লোকসকল। যেতিয়া সেই দেশৰ লোকে কোনো সংকল্প লয়, তেতিয়া কোনো শক্তিয়েই তেওঁলোকক লক্ষ্যপথৰ পৰা বিচলিত কৰিব নোৱাৰে। ৰাষ্ট্ৰ নিৰ্মাণত জনসাধাৰণৰ অংশগ্ৰহণৰ এই শক্তি ভাৰতৰ বৃহৎ সম্পদ। এয়া আমি বাৰে বাৰে অনুভৱ কৰিছো। বন্ধুসকল, পশ্চিম এছিয়াত হোৱা যুদ্ধৰ পৰিৱেশ দেখি মই দেশবাসীক এটি অনুৰোধ কৰিছিলো। মই কৈছিলো, যদি সম্ভৱ কিছুদিনলৈকে সোণ কিনাৰ পৰা বিৰত থাকক। মই দেশবাসীক কৈছিলো, বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকক। লগতে কাৰ্পুলিঙক উৎসাহিত কৰাৰ কথাও কৈছিলো। মই কৃষকসকলক ৰাসায়নিক সাৰমুক্ত খেতিৰ লগতে খেতি ৰক্ষাৰ বাবে প্ৰাকৃতিক জৈৱিক সাৰ অধিক হাৰত প্ৰয়োগৰ বাবে অনুৰোধ কৰিছিলো। বন্ধুসকল, মই দেশৰ প্ৰতিগৰাকী নাগৰিকৰ ওচৰত কৃতজ্ঞ যে তেওঁলোকে মোৰ আহ্বান সমৰ্থন কৰাই নহয় সকলো দিশতে সহযোগিতা আগবঢ়াইছে। মোলৈ বহু পৰিয়ালে বাৰ্তা প্ৰেৰণ কৰি তেওঁলোকৰ মনৰ ভাৱ ব্যক্ত কৰিছে। বহু পৰিয়ালে ঘৰৰ বিয়াত এইবাৰ সোণ নিকিনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰয়োজন হলে পুৰণি সোণ ব্যৱহাৰ কৰি নতুন গহনা বনোৱাৰ সিদ্ধান্ত লৈছে। বহুলোকে এইবাৰ বিদেশ ভ্ৰমণ বাতিল কৰাৰ কথাও ছ'চিয়েল মিডিয়াত উল্লেখ কৰিছে। বন্ধুসকল, কাৰ্পুলিঙৰ বিষয়েও অনেকে নিজৰ অনুভৱ ব্যক্ত কৰিছে। যিসকল লোকে প্ৰতিদিনে একে দিশতে নিজ নিজ বাহনেৰে গৈছিল, এতিয়া তেওঁলোকে একেলগে যাবলৈ লৈছে। সম্ভৱ হলে বাছ আৰু মেট্ৰ'ৰ সুবিধা গ্ৰহণ কৰিছে।

ইয়াৰ জৰিয়তে পেট্ৰল আৰু ডিজেলৰ ৰাহি হৈছে। এইদৰে দেশৰ বিভিন্ন প্ৰান্তত জৈৱিক সাৰৰ প্ৰচলন বৃদ্ধি পোৱাৰো খবৰ পোৱা গৈছে। বন্ধুসকল, আমি সকলো ভাৰতীয়ই একেলগ হৈ এই বিশ্বজনীন সংকটৰ মুখামুখি হোৱা কথাটোৱে মোক আনন্দিত কৰিছে। মই বিশ্বাস কৰোঁ জনসাধাৰণৰ অংশগ্ৰহণৰ এই শক্তিয়ে আমাক শক্তিশালী কৰিব, সফল কৰিব। মোৰ প্ৰিয় দেশবাসী, আমাৰ দেশত জন্মদিন, বিবাহ, পাৰিবাৰিক বিভিন্ন অনুষ্ঠানৰ লগতে সামাজিক উৎসৱ উদযাপন কৰা হয়। প্ৰতিটো পৰিয়ালে তেওঁলোকৰ আনন্দৰ ভাগ আনকো দিব বিচাৰে। সকলোৱে আলহীক উপহাৰো দিয়ে। বন্ধুসকল, মহাৰাষ্ট্ৰৰ নান্দেৰৰ এটি পৰিয়ালে নিজ আনন্দ ভগোৱাৰ বাবে এনে এটি কাম কৰিলে যে সি এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। নান্দেৰৰ বাহাদুৰপুৰা গাঁৱত বাস কৰে পেথকৰ পৰিয়াল। তেওঁলোকে ভাবিলে, যদি আনন্দ ভাগ কৰিবই বিচাৰিছো, তেনেহলে এনে বস্তু দিয়া যাওক যি বিপদৰ সময়ত কোনো পৰিয়ালৰ সহায় হয়। নিজ ঘৰৰ বিবাহ অনুষ্ঠান উপলক্ষে এই পৰিয়ালটিয়ে গাঁৱৰ প্ৰায় 3,500 লোকৰ দুৰ্ঘটনা বীমাৰ ব্যৱস্থা কৰে। প্ৰতি ব্যক্তিকে 1,00,000 টকাৰ বীমা সুৰক্ষা প্ৰদান কৰা হয়। এই কাৰ্যৰ আঁৰৰ কাহিনী অন্তৰ চুই যোৱা। তেওঁলোকে দেখিছিল, কোনো দুৰ্ঘটনাৰ পাছত এটি পৰিয়ালে কঠোৰ সংগ্ৰাম কৰিবলগীয়া হয়। এনে সময়ত এটি সৰু সহায় এটা ডাঙৰ সাহস হৈ পৰে। বন্ধুসকল, চৰকাৰে দেশৰ কোটি কোটি পৰিয়াললৈ সুৰক্ষা কবচ আগবঢ়াইছে। প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা আঁচনিৰ অধীনত এবছৰত মাত্ৰ 20% প্ৰিমিয়াম দি 2,00,000 টকালৈকে দুৰ্ঘটনা বীমাৰ সুযোগ লাভ কৰিব পৰা যায়। এতিয়ালৈকে এই আঁচনিৰ জৰিয়তে 58 কোটিতকৈও অধিক লোকে সুবিধা লাভ কৰিছে। ইয়াৰে 28 কোটি আমাৰ মাতৃ, ভগ্নী, কন্যা, মহিলাসকল। এই আঁচনিৰ অধীনত এতিয়ালৈ পোৱা তথ্য অনুসৰি পীড়িত পৰিয়ালে 3,700 কোটি টকাতকৈও অধিক সাহায্য লাভ কৰিছে। সেইদৰে প্ৰধানমন্ত্ৰী জীৱনজ্যোতি বীমা আঁচনিও গুৰুত্বপূৰ্ণ। পৰিয়ালৰ কোনো লোকৰ মৃত্যু হলে এই বীমাৰ জৰিয়তে সেই পৰিয়ালে 2,00,000 টকাৰ বীমা সুবিধা লাভ কৰিব। ইয়াৰ বাৰ্ষিক প্ৰিমিয়াম মাত্ৰ 436 টকা, অৰ্থাৎ এদিনত প্ৰায় 1,50,000 টকাকৈ। ইয়াৰ জৰিয়তে দেশৰ প্ৰায় 11,00,000 পৰিয়ালে প্ৰায় 22,000 কোটি টকাৰ সাহায্য লাভ কৰিছে। এয়া এটা বৃহৎ পৰিমাণ। এই পৰিমাণৰ আঁৰত লাখ লাখ পৰিয়ালৰ নিজা নিজা কাহিনী আছে। ক'ৰবাত কোনো মাতৃয়ে নিজ সন্তানৰ শিক্ষা আগবঢ়াই লৈ যোৱাত সহায় লাভ কৰিছে। ক'ৰবাত হয়তো কোনো পত্নীয়ে ঘৰৰ দায়িত্ব লোৱাৰ ক্ষেত্ৰত সকাহ পাইছে। বন্ধুসকল, বহু সময়ত এটা বৃহৎ সুৰক্ষাৰ শুভাৰম্ভ অতি সৰু ৰাশি আৰু এটি ক্ষুদ্ৰ পদক্ষেপেৰেই হ'ব পাৰে। এটি সৰু সিদ্ধান্তই এটা বৃহৎ পৰিৱৰ্তন সাধিব পাৰে। মই আপোনালোক সকলোকে আহ্বান জনাওঁ, আপোনালোকেও নিজৰ পৰিয়ালৰ সৈতে এই আঁচনিসমূহৰ বিষয়ে আলোচনা কৰক। মোৰ প্ৰিয় দেশবাসী, মন কী বাতত এইবাৰ এনে এটা বিষয়ে ক'বলৈ লৈছো যি স্মৰণাতীত কালৰে পৰা আমাৰ মনত নিগাজিকৈ ঘৰ পাতি লৈছে। বিষয়টো হ'ল অন্ধবিশ্বাস। অন্ধবিশ্বাস কেৱল ভুল ধাৰণাই নহয়, অন্ধবিশ্বাসে মনত শংকাৰ জন্ম দিয়ে আৰু ভয়ে যেতিয়া মনটো গ্ৰাস কৰি পেলায় মানুহে সত্যটো চাবলৈ অস্বীকাৰ কৰে। অন্ধবিশ্বাসৰ কবলত পৰি মানুহে বিনা তৰ্কে সত্য কি নজনাকৈ এটা সিদ্ধান্তত উপনীত হয় আৰু ইয়াৰ ফল অতি ক্ষতিকাৰক হৈ পৰে। একেখন সমাজতে আকৌ এনে লোকো নথকা নহয় যি যুক্তিৰ আধাৰত বিজ্ঞানসন্মত দৃষ্টিৰে নিজস্ব অভিজ্ঞতাৰে বিষয়টোক প্ৰত্যাহ্বান জনায়। অন্ধবিশ্বাসৰ পৰা বিশ্বাসলৈ যি যাত্ৰা, সেয়া সহজ নহয়। আজি মই এনে এটি সফল যাত্ৰাৰ বিষয়ে আপোনালোকক ক'ব খুজিছো। বন্ধুসকল, অসমত এবিধ পক্ষী পোৱা যায়। সেই পক্ষীবিধৰ নাম হ'ল হাড়গিলা। হাড়গিলা এবিধ দুষ্প্ৰাপ্য পক্ষী। প্ৰকৃতি পৰিষ্কাৰকৰণত হাড়গিলাই এটি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। কিন্তু অসমৰ কোনো কোনো অঞ্চলত সুদীৰ্ঘ সময় জুৰি এই পক্ষীবিধক অশুভ জ্ঞান কৰা হৈছিল। মানুহে ওচৰত এই পক্ষীবিধক দেখা পালে ভাল পোৱা নাছিল। বহু সময়ত আনকি হাড়গিলাই বাঁহ সজা গছবোৰ কাটি পেলোৱা হৈছিল। ভাবি চাওকচোন, কেনেকৈ প্ৰকৃতিক পৰিষ্কাৰ কৰি ৰখা হাড়গিলা মানুহৰ ভয় বা শংকাৰ চিকাৰ হৈ পৰিব লগা হৈছিল। এনে সময়তে এই ঘটনাসমূহ জীৱবিজ্ঞানী পূৰ্ণিমা দেৱী বৰ্মনৰ দৃষ্টিগোচৰ হ'ল। তেওঁ মানুহৰ মনৰ এই ভুল ধাৰণাক শুধৰোৱাৰ সংকল্প গ্ৰহণ কৰিলে। তেওঁ মহিলাসকলৰ সৈতে আলোচনা কৰিলে, মানুহক বিজ্ঞানসন্মতভাৱে কথাবোৰ বুজালে আৰু লাহে লাহে মহিলাসকলে এই অভিযানত যোগ দিবলৈ ল'লে।
তাৰ পাছতেই এটি মহৎ পৰিৱৰ্তনৰ সূচনা হল। এসময়ত যিটো পক্ষীক অশুভ জ্ঞান কৰি খেদাই পঠোৱা হৈছিল, সেই পক্ষীটোৱেই এতিয়া এখন গাঁৱৰ পৰিচায়ক হৈ পৰিল। হাড়গিলা সংৰক্ষণৰ বাবে হেজাৰ হেজাৰ গঞা মহিলা ওলাই আহিল, যাক আজি আমি হাড়গিলা আৰ্মি নামেৰে জানো। এই মহিলাসকলে সমাজৰ সৈতে সংঘৰ্ষ কৰিবলগীয়াও হৈছিল। সমাজখনক বিষয়টো বুজাবলৈ তেওঁলোকে দিন ৰাতি একাকাৰ কৰি কাম কৰিব লগা হৈছিল। এইদৰে অন্ধবিশ্বাসক তেওঁলোকে আঁতৰাই পঠিয়াবলৈ সক্ষম হৈছিল। তেওঁলোকে এই কথা প্ৰতীয়মান কৰিলে যে তথ্য আৰু যুক্তি সহকাৰে কথাবোৰ বুজাব পাৰিলে শতিকা পুৰণি ভাৱধাৰাৰো পৰিৱৰ্তন ঘটাব পাৰি। বন্ধুসকল, মই প্ৰায়ে কওঁ যে যি খেলে তেওঁ ফুল এপাহৰ দৰে ফুলিও উঠে। দেশত আজি যুৱ খেলুৱৈৰ সংখ্যা অভাৱনীয় ৰূপত বৃদ্ধি পাবলৈ ধৰিছে। তেওঁলোকে খেলিছেও, লগতে নিজক বিকশায়ো তুলিছে। পূৰ্বতকৈ অধিক সংখ্যক যুৱ খেলুৱৈয়ে এতিয়া খেলক জীৱিকাৰূপে গ্ৰহণ কৰিছে। নাগালেণ্ডৰ এনে দুটি মনোগ্ৰাহী প্ৰয়াসৰ বিষয়ে মই জানিবলৈ পাইছো। প্ৰথমটো হল নাগালেণ্ড বেবী লীগ। নামটো শুনি আপোনালোকে চাগে ভাবিছে এয়া নিশ্চয় সৰু ল'ৰা ছোৱালীৰ মাজৰ কিবা এটা সাধাৰণ প্ৰতিযোগিতা হ'ব। কথাটো কিন্তু তেনে নহয়। ই হৈছে পাঁচ বছৰৰ পৰা বাৰ বছৰ বয়সৰ সৰু সৰু ফুলকমলীয়া ল'ৰা ছোৱালীৰ মাজত হোৱা এখন অসাধাৰণ ফুটবল প্ৰতিযোগিতা। এই ফুটবল প্ৰতিযোগিতাখনিয়ে সৰু সৰু ল'ৰা ছোৱালীহঁতৰ প্ৰতিভা বিকাশত সহায় কৰাৰ লগতে তেওঁলোকক এটা পৰিচয় দিবলৈও সক্ষম হৈছে। নাগালেণ্ডৰ বহু সংখ্যক শিশুক এই প্ৰতিযোগিতাখনে সামৰি লৈছে। পাঁচ বছৰৰ পৰা বাৰ বছৰ বয়সৰ ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিব পৰা এই প্ৰতিযোগিতাখনে ইতিমধ্যে তিনি বছৰ সম্পূৰ্ণ কৰিছে। শিশুসকলৰ মনতো এই প্ৰতিযোগিতাখনে প্ৰভাৱ বিস্তাৰ কৰিছে। বন্ধুসকল, নাগালেণ্ডত আৰু এটা অতি সুন্দৰ প্ৰচেষ্টা চলি আছে। ইয়াৰ নাম হৈছে নাগালেণ্ড উইমেন ফাটছেল লীগ। আপোনালোকৰ বাবে ফাটছেল নামটো নিশ্চয় নতুন। ইয়াক ইনডোৰ ফুটবল বুলিও ক'ব পাৰি। এই খেলত এটা দলত কেৱল পাঁচজন খেলুৱৈ থাকে। খেলপথাৰখনো ফুটবলৰ খেলপথাৰতকৈ বহুত সৰু, সেইবাবে খেলুৱৈসকলে তাৎক্ষণিক সিদ্ধান্ত ল'বলগীয়া হয়। তেওঁলোকে খেলৰ কৌশল আৰু দক্ষতাৰ পূৰ্ণ প্ৰয়োগ কৰিবলগীয়া হয়। নাগালেণ্ডৰ উইমেন ফাটছেল লীগে আমাৰ জীয়ৰীহঁতক নিজৰ নিজৰ প্ৰতিভা প্ৰকাশৰ চমৎকাৰ সুযোগ প্ৰদান কৰিছে। এনে অভূতপূৰ্ব প্ৰয়াসৰ বাবে মই নাগালেণ্ডবাসীৰ শলাগ লৈছো। এনে প্ৰচেষ্টাই দেশৰ অন্য অংশৰ লোকসকলকো প্ৰেৰণা যোগায়। বন্ধুসকল, এয়া প্ৰযুক্তিৰ সময়। প্ৰতিদিনেই নতুন নতুন গৱেষণা হৈ আছে, নতুন নতুন AI উদ্ভাৱন আমি দেখা পাইছো। এই পৰিপ্ৰেক্ষিতত এটা নতুন প্ৰশ্নই ভুমুকি মাৰিছে। প্ৰশ্নটো অতিশয় গুৰুত্বপূৰ্ণ। সেয়া হল AIৰ সন্মুখত মানুহৰ উদ্ভাৱনী শক্তিক কেনেকৈ বচাই ৰখা যায়। নিত্য নতুন প্ৰযুক্তিৰে আগবঢ়াৰ এই সময়ত আমি আমাৰ শিপাৰ সৈতে কেনেকৈ সংযুক্ত হৈ থাকোঁ। নালন্দা বিশ্ববিদ্যালয়ে এই প্ৰশ্নসমূহৰ সমাধান বিচাৰি উলিয়াইছে। হেজাৰ বছৰৰো অধিক পুৰণি আমাৰ নালন্দা বিশ্ববিদ্যালয়ে এটি নতুন অৱতাৰেৰে ভাৰতৰ ভাগ্য নিয়ন্তাৰূপে দেখা দিছে। দুবছৰ পূৰ্বে নালন্দা বিশ্ববিদ্যালয় নতুন ৰূপত জনসাধাৰণৰ হাতত অৰ্পণ কৰাৰ মই সুযোগ লাভ কৰিছিলোঁ। নালন্দা বিশ্ববিদ্যালয়ে আমাৰ পৰম্পৰাগত শাস্ত্ৰাৰ্থ অৰ্থাৎ সত্য অন্বেষণৰ বৌদ্ধিক তথা ধৰ্মীয় আলোচনাচক্ৰক পুনৰুজ্জীৱিত কৰিছে। শাস্ত্ৰাৰ্থ হল আমাৰ পৰম্পৰা। দাৰ্শনিক আৰু ধৰ্মীয় এই আলোচনা কেৱল নিজৰ মত প্ৰকাশৰেই মাধ্যম নহয়, ই হৈছে চিন্তন মন্থনৰো এটি অনুশাসিত পদ্ধতি। ইয়াত তৰ্কৰ লগতে তথ্য সহকাৰে নিজৰ মত দাঙি ধৰাটো অতিশয় জৰুৰী। বিষয়টো সম্পৰ্কে দক্ষ, পাৰদৰ্শী আৰু নিপুণ হলেহে সেয়া সম্ভৱপৰ হয়। অন্যৰ চিন্তাধাৰা ধৈৰ্য সহকাৰে শুনাৰ আৰু বুজাৰ শিকনিও শাস্ত্ৰাৰ্থ প্ৰক্ৰিয়াৰ জৰিয়তে আমি লাভ কৰিব পাৰোঁ। নালন্দা বিশ্ববিদ্যালয়ে দীক্ষান্ত সমাৰোহত এই প্ৰক্ৰিয়াটো অন্তৰ্ভুক্ত কৰাত মই আনন্দিত হৈছো। ইয়াত অংশগ্ৰহণ কৰা প্ৰায় আধা সংখ্যক ছাত্ৰ ছাত্ৰীয়ে আছিল বিদেশৰ ছাত্ৰ ছাত্ৰী। এটি প্ৰাচীন পৰম্পৰাক আজিৰ সময়ৰ সৈতে খাপ খুৱাই লোৱাৰ এই প্ৰচেষ্টা অতি প্ৰশংসনীয়। ইয়াৰ বাবে মই নালন্দা বিশ্ববিদ্যালয়ক অভিনন্দন জনাইছো। দেশৰ আন বিশ্ববিদ্যালয়সমূহক মই আহ্বান কৰিছো তেওঁলোকেও যাতে এই ধৰণৰ বিষয় লৈ চিন্তা চৰ্চা আৰম্ভ কৰে। বন্ধুসকল, যুৱক যুৱতীসকলক নতুন প্ৰযুক্তি কৌশলৰ বাবে সাজু কৰি তোলাৰ আন এটি সুন্দৰ প্ৰচেষ্টা বৰ্তমান চলি আছে।
দিল্লীত থকা কেন্দ্রীয় সংস্কৃত বিশ্ববিদ্যালয়ে

কৃত্ৰিম বুদ্ধিমত্তা আৰু ডেটা ছায়েন্স শাখাত বিটেক পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ উদ্যোগ লৈছে। আধুনিক প্ৰযুক্তিৰ পৰম্পৰাগত ভাৰতীয় জ্ঞানৰ সৈতে সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত ই এটি গুৰুত্বপূৰ্ণ পদক্ষেপ। ইয়াৰ দ্বাৰা ভাৰতীয় ভাষাসমূহৰ বাবে নতুন AI টুলছ বিকাশত অগ্ৰগতি লাভ কৰিব পৰা যাব। আমাৰ প্ৰাচীন গ্ৰন্থ আৰু পাণ্ডুলিপিসমূহক ডিজিটেল ৰূপত সংৰক্ষণ কৰাৰ ক্ষেত্ৰতো ই নতুন গতি দিব। মই কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ক এই প্ৰচেষ্টাৰ বাবে শুভকামনা জনাইছো। বন্ধুসকল, আজি ভাৰতীয় সংস্কৃতি বিশ্বৰ বিভিন্ন প্ৰান্তলৈ বিস্তাৰিত হৈছে। আমাৰ গীত, সংগীত আৰু আধ্যাত্মিক দৰ্শনক বিভিন্ন দেশৰ লোকে আঁকোৱালি লৈছে। ভাৰতৰ পৰা বহু হেজাৰ কিলোমিটাৰ নিলগত কেৰিবিয়ান সাগৰত ডমিনিকান ৰিপাব্লিক নামেৰে এখন দেশ আছে। সেই দেশত থকা ভাৰতীয় মূলৰ লোকৰ সংখ্যা 100 বা তাতকৈও কম হ'ব। তৎসত্ত্বেও ভাৰতীয় সংস্কৃতি আৰু আধ্যাত্মিকতাৰ প্ৰসাৰৰ বাবে সেই দেশত এটি সুন্দৰ প্ৰচেষ্টা দেখা গৈছে। সেই দেশত স্পেনিছ ভাষী কিছু লোকে ব্ৰহ্মকমল ডমিনিকানা নামে এটি দল গঠন কৰিছে। এই দলৰ সদস্যসকলে বৈদিক সাহিত্যৰ অধ্যয়ন কৰিবলৈ লৈছে। তেওঁলোকে বৈদিক মন্ত্ৰৰ উচ্চাৰণো শিকিছে। ইয়াৰ বাবে তেওঁলোকে কোনো আনুষ্ঠানিক প্ৰশিক্ষণ লোৱা নাই, কিন্তু তেওঁলোকে অডিঅ' ৰেকৰ্ডিং শুনি বৈদিক মন্ত্ৰৰ প্ৰকৃত উচ্চাৰণ আয়ত্ত কৰিছে। আজি তেওঁলোকে বহু মন্ত্ৰ সঠিকভাৱে জপ কৰিব পৰা হৈছে। ইয়াৰ ভিতৰত পুৰুষ সূক্তম, শ্ৰী সূক্তম, শ্ৰী ৰুদ্ৰম, দুৰ্গা সূক্তম আৰু দেৱী মহাত্ময়ম অন্যতম। ভাৰতৰ পৰা ইমান নিলগত থাকিও ভাৰতীয় পৰম্পৰাৰ চৰ্চাৰ এই প্ৰচেষ্টা অতি প্ৰেৰণাদায়ক। মই ব্ৰহ্মকমল ডমিনিকান আৰু তেওঁলোকৰ সদস্যসকলক তেওঁলোকৰ এই প্ৰয়াসৰ বাবে শুভকামনা জনাইছো। ভাৰতীয় সংস্কৃতিক লোকপ্ৰিয় কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰা সকলো ব্যক্তিকে মই আন্তৰিকভাৱে প্ৰশংসা কৰিছো। মোৰ প্ৰিয় দেশবাসী, মেঘালয় ৰাজ্যৰ পৰিচয় হৈছে মেঘ আৰু প্ৰাকৃতিক সৌন্দৰ্য। মেঘালয়লৈ যোৱা প্ৰত্যেক ব্যক্তিয়ে সেই ৰাজ্যৰ লোকৰ আতিথ্য আৰু সহৃদয়তাক বহুদিনলৈ মনত ৰাখে। কিন্তু মেঘালয়ৰ আন এটি বিশেষত্বৰ বিষয়ে মই আজি আলোচনা কৰিব বিচাৰিছো। সেয়া হৈছে মেঘালয়ৰ ৰুট ব্ৰিজ। এই ৰুট মানে ৰাস্তা বা পথ নহয়, ই হৈছে গছৰ শিপা। এই ৰুট ব্ৰিজৰ কাহিনী অতি আমোদজনক। এই ৰুট ব্ৰিজ কেইটিমান দিন বা বছৰত নিৰ্মাণ হোৱা নাই। ইয়াক নিৰ্মাণ কৰোঁতে বহু দশক সময় লাগিছিল। ৰবৰ গছৰ শিপাসমূহক অতি ধীৰে ধীৰে নিৰ্দিষ্ট দিশত চালিত কৰা হৈছিল। শিপাসমূহৰ একোটা গোটক জুৰি, নিজৰা আদি জলধাৰাৰ এটিপাৰৰ পৰা আনটো পাৰলৈ সঞ্চালিত কৰা হৈছিল। সময়ৰ সোঁতত এই গছৰ শিপাৰ সমষ্টিয়েই এখন সেতু বা দলং হৈ পৰিছিল। এই ব্ৰিজসমূহৰ আন এটা বিশেষত্ব হৈছে এইবোৰ জীৱন্ত। সময়ৰ অগ্ৰগতিৰ লগে লগে এই সেতুবোৰ অধিক সুদৃঢ় হৈ পৰে। ইয়াৰ মাজেৰে মেঘালয়ৰ লোকসকলৰ সৃজনীশীলতাৰ পৰিচয় পোৱা যায়। প্ৰকৃতিৰ প্ৰতি অসামান্য প্ৰেম আৰু দীৰ্ঘদিনীয়া ধৈৰ্য আৰু শ্ৰমৰ দ্বাৰা এই ব্ৰিজসমূহ সৃষ্টি হয়। এই ব্ৰিজসমূহে আমাক ইয়াকেই কয় যে প্ৰকৃতিৰ সৈতে সহ অৱস্থান কৰি মানুহে বহু আশ্চৰ্যকৰ সম্পদ সৃষ্টি কৰিব পাৰে। এতিয়া মেঘালয়ৰ এই ৰুট ব্ৰিজক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইট নেটৱৰ্কৰ অন্তৰ্ভুক্ত কৰাৰ বাবে আবেদন কৰা হৈছে। বন্ধুসকল, জলবায়ুৰ পৰিৱৰ্তনে এই ৰুট ব্ৰিজসমূহৰ বাবে কিছু প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। মেঘালয়ৰ লোকসকলেও এই প্ৰাকৃতিক সম্পদক সংৰক্ষণৰ বাবে তেওঁলোকৰ দায়িত্ব আৰু প্ৰচেষ্টাত অকণো ত্ৰুটি কৰা নাই। আগতে এনে ব্ৰিজৰ সংখ্যা জনাটো অতি কঠিন আছিল। পিছে স্থানীয় লোকসকলে ইয়াৰ গণনা আৰু সংৰক্ষণৰ কাম আৰম্ভ কৰিছে। আজি 120খনতকৈও অধিক ৰুট ব্ৰিজৰ সংৰক্ষণৰ দায়িত্ব পালন কৰিছে মেঘালয়ৰ স্থানীয় লোকসকলে। কিছুমান গোটে প্ৰতি বছৰে এই ব্ৰিজসমূহৰ পৰীক্ষণ কৰে। এই ৰুট ব্ৰিজসমূহক সুদৃঢ় কৰি ৰখাৰ বাবে কেতবোৰ গোটে কেতবোৰ নাৰ্চাৰী তৈয়াৰ কৰি লৈছে। এইবোৰৰ সংৰক্ষণৰ বাবে এটি বিস্তৃত ইক'চিষ্টেম তৈয়াৰ কৰি লোৱা হৈছে। আপোনাসবে জানে যে এই বছৰ শ্ৰী হেলি ৱাৰ মহোদয়ক পদ্ম সন্মানেৰে বিভূষিত কৰা হৈছে। তেখেতৰ জীৱনৰ 50 বছৰতকৈও অধিক কাল এই ৰুট ব্ৰিজৰ প্ৰতিপালনৰ কামত নিয়োজিত হৈ আহিছে। তেখেতৰ এই একনিষ্ঠা আমাৰ বাবে প্ৰেৰণাৰ উৎস। বন্ধুসকল, আপোনালোকে যদি কেতিয়াবা এই ৰুট ব্ৰিজ দৰ্শন কৰিছে, তেন্তে তাৰ চিত্ৰ যেন সামাজিক মাধ্যমত প্ৰকাশ কৰে। আপোনালোকৰ এই ছবিসমূহে অন্য লোককো মেঘালয়ৰ এই অনন্য সম্পদ সম্পৰ্কে জনাৰ বাবে প্ৰেৰণা যোগাব। মোৰ প্ৰিয় দেশবাসী, আমি সকলোৱে বিচাৰোঁ যে

0: আমাৰ গাঁওসমূহ পৰিষ্কাৰ পৰিচ্ছন্ন হওক আৰু চহৰসমূহ দৃষ্টিনন্দন হওক, কিন্তু আমি কাচিতহে ভাবি চাওঁ আমাৰ কেওপিনৰ আৱৰ্জনাবোৰ কোনে পৰিষ্কাৰ কৰে। বহুতৰে ধাৰণা যে এই কামৰ দায়িত্ব অন্য কাৰোবাৰ, কিন্তু আমাৰ মাজত এনে লোকো আছে যাৰ বিচাৰ বিবেচনাই আমাক প্ৰেৰণা যোগায়। মই মধ্যপ্ৰদেশৰ ৰাজগড় জিলাৰ কেইগৰাকীমান ভগ্নীৰ বিষয়ে জানিবলৈ পাইছো। তেওঁলোকে তেওঁলোকৰ চৌপাশৰ প্লাষ্টিক আৱৰ্জনাসমূহ পৰিষ্কাৰ কৰাৰ সংকল্প লয়। তেওঁলোকে কোনোবাই আহি পৰিৱৰ্তন কৰি দিবহি বুলি ভবা নাছিল, নিজেই গোটেই চহৰৰ প্লাষ্টিক আৱৰ্জনা আৰু খালী বটল একগোট কৰিবলৈ আৰম্ভ কৰিলে। লাহে লাহে এই প্ৰয়াস বিস্তাৰিত হল আৰু সেই প্লাষ্টিকৰ পৰা ইক' ব্ৰিক্স প্ৰস্তুত কৰিবলৈ ললে। এতিয়া সেই ইক' ব্ৰিক্স ৰাজহুৱা স্থানৰ সৌন্দৰ্য বৰ্ধনত ব্যৱহাৰ কৰা হৈছে। বিগত কেইমাহমানত ৰাজগড়ত ভালেমান প্লাষ্টিক ৰিচাইকেল কৰি উপযুক্তভাৱে ব্যৱহাৰ কৰা হৈছে। অৰ্থাৎ যি প্লাষ্টিকে এসময়ত চহৰখনত আৱৰ্জনাৰ সৃষ্টি কৰিছিল, সেই প্লাষ্টিকে এতিয়া এই ভগ্নীসকলৰ প্ৰচেষ্টাত চহৰখনৰ সৌন্দৰ্য বৰ্ধনাত অৰিহণা যোগাইছে। মই এই অভিযানৰ সৈতে জড়িত ভগ্নীসকলক আৰু তেওঁলোকৰ সংগীসকলক অভিনন্দন জনাইছো। মোৰ প্ৰিয় দেশবাসী, বহুলোকে মোলৈ পত্ৰ লিখি এটা বিশেষ বিষয়ত আলোচনা কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। বিষয়টো গণেশ উৎসৱৰ সৈতে জড়িত। অৱশ্যে গণেশ উৎসৱলৈ এতিয়া ভালেমান দিন বাকী আছে, তথাপি বিষয়টো এতিয়াই আলোচ কৰিবলৈ তেওঁলোকে মোক আহ্বান জনাইছে। প্ৰকৃততে গণেশ দেৱতাৰ মূৰ্তি নিৰ্মাণৰ কাম বহু আগতেই আৰম্ভ কৰা হয়। মূৰ্তি নিৰ্মাতা আৰু মূৰ্তিৰ বেহাৰ সৈতে জড়িত লোকসকল এতিয়াৰে পৰাই সক্ৰিয় হৈ পৰে। সেইবাবে আপোনালোক সকলোলৈকে মোৰ এটি অনুৰোধ, আপোনাৰ ঘৰত আৰু ওচৰে পাজৰে গণেশ দেৱতাৰ যি মূৰ্তি প্ৰতিষ্ঠা কৰা হয়, সেয়া যেন আমাৰ স্থানীয় কুমাৰ আৰু খনিকৰসকলে নিৰ্মাণ কৰা মূৰ্তি হয়। গণেশ দেৱতাৰ মূৰ্তি নিৰ্মাণকাৰীসকললৈ মোৰ অনুৰোধ, তেওঁলোকে যেন মাটিৰ মূৰ্তি নিৰ্মাণত অগ্ৰাধিকাৰ দিয়ে। মূৰ্তি কিনোতাসকলেও যেন মন কৰে গণেশ দেৱতাৰ মূৰ্তি কিহেৰে সজা আৰু কোন দেশত নিৰ্মিত। প্লাষ্টাৰ অৱ পেৰিছেৰে সজা মূৰ্তি কোনোপধ্যেই নিকিনিব। বন্ধুসকল, মাটিৰে সজা মূৰ্তি পূজাৰ পাছত সহজেই পানীত বিলীন হৈ যায়, যাৰ বাবে আমাৰ নদী, পুখুৰী আৰু পৰিৱেশ প্ৰদূষিত হোৱাৰ পৰা ৰক্ষা পৰে। আমাৰ বিশ্বাসো অক্ষুণ্ণ থাকে আৰু প্ৰকৃতিৰ প্ৰতি আমাৰ দায়িত্বও পালন কৰা হয়। আমি যেতিয়া স্থানীয় খনিকৰৰ পৰা মূৰ্তি ক্ৰয় কৰোঁ, তেতিয়া আমাৰ ভোকেল ফৰ লোকেল সংকল্পও অধিক দৃঢ় হয়। মোৰ বিশ্বাস, এইবাৰ আমি গণেশ উৎসৱ আৰু তেনেধৰণৰ সকলো পূজা উৎসৱত এই কথাবোৰ গুৰুত্ব সহকাৰে ভাবি চাম আৰু দেশৰ হিতৰ বাবে কাম কৰিম। বন্ধুসকল, আমাৰ দেশৰ আটাইতকৈ ডাঙৰ শক্তি আমাৰ দেশৰ জনসাধাৰণ। দেশৰ বিভিন্ন প্ৰান্তত হৈ থকা সৰু বৰ বিভিন্ন কামৰ পৰা আমি বহু কথা শিকিব পাৰোঁ। মনত সংকল্প থাকিলে আৰু সমাজৰ সহযোগিতা লাভ কৰিলে যিকোনো পৰিৱৰ্তন আনিব পৰা যায়। আপোনালোকে আপোনালোকৰ আশে পাশে চলি থকা বিভিন্ন প্ৰচেষ্টাৰ বিষয়ে মোলৈ লিখি থাকিব। আপোনালোকৰ চিন্তা ভাৱনা আৰু পৰামৰ্শ মোক জনাই থাকিব। হয়তো আপোনাৰ আশে পাশে হৈ থকা কিছুমান কাৰ্য সমগ্ৰ দেশৰ বাবেই প্ৰেৰণাদায়ক হ'ব পাৰে। অহা মাহত পুনৰ লগ পাম, দেশবাসীৰ কিছুমান নতুন প্ৰচেষ্টাৰ কথা আলোচনা কৰিম। তেতিয়ালৈকে আপোনালোকৰ নিজৰ আৰু পৰিয়ালৰ যত্ন লওক। আৰু এটা কথা, জল সংৰক্ষণ নিশ্চয়কৈ কৰিব। বৰষুণৰ প্ৰতিটো টোপাল আমি সঞ্চয় কৰিব লাগে। কেটচ দ্য ৰেইন অভিযান অলপো শিথিল হ'বলৈ দিব নালাগে। গতিকে মোৰ একান্ত অনুৰোধ, বৰষুণৰ পানী সকলোৱে মিলি সঞ্চয় কৰক। অশেষ ধন্যবাদ, নমস্কাৰ।
1: ইমান পৰে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ অসমীয়া ভাষান্তৰ শুনিলে। এই ভাষান্তৰ অসমৰ আকাশবাণীৰ কেন্দ্ৰসমূহে ৰিলে কৰি শুনালে। মাননীয় প্ৰধানমন্ত্ৰীৰ মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব আজি নিশা 8 বজাত।

0: উনাশী বছৰত আকাশবাণী গুৱাহাটী।
1: এক জুলাইত প্ৰতিষ্ঠাৰ উনাশী বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: এক জুলাইৰ সন্ধিয়া 6:30 বজাৰ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ

0: কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
1: উপজা দিনৰ সুবাস
2: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত
0: সুবেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ
1: আৰু কণ্ঠশিল্পী মঞ্জুষ্টা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ অসমীয়া সংস্কৰণৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাক সাদৰ আমন্ত্ৰণ জনাওঁ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষ ফুৰ খণ্ডিক বাচতে অৰ্থাৎ 12 বজাত হিন্দীত, 12:05 ইংৰাজীত আৰু 12:10 পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শুনিবলৈ পাব।

নমস্কাৰ সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছো যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰযোগে। যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত মই ভাৰ্গৱ কলিতা।

আশা আছে বাবেই পৃথিৱীখন ইমান সুন্দৰ, কথাষাৰ কৈছিল হেম বৰুৱাই। প্ৰিয় শ্ৰোতা, অনুষ্ঠানৰ মাজলৈ যোৱাৰ পূৰ্বেই জানো আহক যুৱবাণীযোগে আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ বিষয়ে। বিয়লি 5:15ৰ পৰা নিবেদন কৰা হ'ব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজি শুনিবলৈ পাব ব্ৰজেন বৰুৱা পৰিচালিত ছবিৰ কেইটিমান গীত। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান প্ৰচাৰৰ সময় বিয়লি 5:55। 6:10ৰ পৰা আগবঢ়োৱা হ'ব গীতেৰে কথাৰে অনুষ্ঠানটিৰ প্ৰথম খণ্ড। অনুষ্ঠানটিৰ আঁত ধৰিব কৰিশ্মা পূজাৰীয়ে। 6:30ৰ পৰা শুনিবলৈ পাব এই অনুষ্ঠানটিৰেই দ্বিতীয়টি খণ্ড। সন্ধিয়া 7:20ৰ পৰা প্ৰচাৰ হ'বলগীয়া হিপ হিপ হুৰে অনুষ্ঠানটিত অংশগ্ৰহণ কৰিব বজালী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে। অনুষ্ঠানটিৰ আঁত ধৰিব সুনীতা ডেকা আৰু ঋতুপৰ্ণা চৌধুৰীয়ে। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটিয়েই সামৰা হ'ব আজিৰ যুৱবাণী। এতিয়া জানো আহক যুৱবাণীযোগে কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কে।

কাইলৈও বিয়লি 5:10 পৰা আৰম্ভ কৰা হ'ব আপোনালোকৰ প্ৰিয় অনুষ্ঠান যুৱবাণী। 5:15 পৰা নিবেদন কৰা হ'ব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান প্ৰচাৰ কৰা হ'ব বিয়লি 5:55 পৰা। সন্ধিয়া 6:10 পৰা শুনিবলৈ পাব পল্লৱী গগৈৰ কথিকা ছ'চিয়েল নেটৱৰ্কিং আৰু ইয়াৰ ব্যৱহাৰ। ছয় বাজি 30 মিনিটৰ পৰা শুনিবলৈ পাব যুৱ আবৃত্তি অনুষ্ঠানটি। সন্ধিয়া 7:20 পৰা নিবেদন কৰা হ'ব যুৱ সাহিত্য অনুষ্ঠানটি। একক ছবিৰ গীতৰ অনুষ্ঠানটি আগবঢ়োৱা হ'ব সন্ধিয়া 7:50 পৰা। 8:00 পৰা শুনিবলৈ পাব বৃন্দগান আৰু 8:05 পৰা আগবঢ়োৱা হ'ব যন্ত্ৰ সংগীতৰ অনুষ্ঠানটি। আৰু এই অনুষ্ঠানটিৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া নিবেদন কৰিছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন অনুষ্ঠানটি সজাই তোলা হৈছে ব্ৰজেন বৰুৱা পৰিচালিত কেইখনমান ছবিৰ কেইটিমান গীতেৰে। প্ৰথমে শুনো আহক ডক্টৰ বেজবৰুৱা ছবিখনৰ পৰা এই গীতটি, নিৰ্মলা মিশ্ৰ আৰু দীপেন বৰুৱাৰ কণ্ঠত।

প্ৰিয় শ্ৰোতা, অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী পুৰোধা ব্যক্তি ব্ৰজেন বৰুৱাৰ আজি স্মৃতি দিৱস। তেখেত আছিল একাধাৰে এগৰাকী চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, সংগীত পৰিচালক, কণ্ঠশিল্পী, অভিনেতা আৰু চিত্ৰনাট্যকাৰ। তাৰোপৰি তেখেতে গুৱাহাটীৰ বিভিন্ন মঞ্চত অৰ্কেষ্ট্ৰা পৰিচালনা কৰাৰ উপৰিও মঞ্চ আৰু অনাতাঁৰ কেন্দ্ৰত গীতো গাইছিল। প্ৰিয় শ্ৰোতা, অনুষ্ঠানত পুনৰ শুনোৱা হওক ডক্টৰ বেজবৰুৱা ছবিখনৰ পৰা আন এটি গীত।

ব্ৰজেন বৰুৱাদেৱে গুৱাহাটীত স্কুলীয়া শিক্ষা শেষ কৰি কলিকতাৰ চিটি কলেজত নাম লগায়। কিন্তু 1946 চনত সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত গুৱাহাটীলৈ উভতি আহি কটন কলেজত বি এছ চি পঢ়ে।

তেওঁ জনস্বাস্থ্য বিভাগৰ চাকৰিয়াল হিচাপে শ্বিলঙত আৰু পাছত চৰকাৰৰ ধান সংগ্ৰহকাৰী বিষয়া হিচাপে জামুগুৰিহাটত কিছুকাল চাকৰি কৰিছিল। কিন্তু সোনকালেই চাকৰি এৰি তেখেতে সংস্কৃতিৰ সাধনাত ব্ৰতী হয়। প্ৰিয় শ্ৰোতা, পুনৰ শুনোৱা হওক ডাক্তৰ বেজবৰুৱা ছবিখনৰ পৰা অইন এটি গীত, দীপেন বৰুৱা আৰু ৰেণু বৰুৱাৰ কণ্ঠত।

অমনা হাত নেমেলো আমি বুলৈ ধুল আকাশৰ মণি দি হাত নেমেলো আমি বুলৈ দূৰ আকাশৰ মণি দি মোৰ মন হাকুতি লগাই পাৰিম সেই পূৰ্ণিমাৰ।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনত এইবাৰ পুনৰ শুনোৱা হওক ডক্টৰ বেজবৰুৱাৰ ছবিখনৰ পৰাই অইন এটি গীত।

0: ei dari eti ai kati pelua tara tumi khaddar bas banua athana koi sara tin to papaba ekli pani thate tumi kinilaba bithate kini moi ki kodin dada boy boy injina tel de jaba injina mat khari tepia hai papa pale madi banar ko khila papa
1: নিচেই কম বয়সৰ পৰা ব্ৰজেন বৰুৱাদেৱে গীতত সুৰ দিবলৈ লয়। ছাত্ৰাৱস্থাতে অজিত বৰুৱা, কেশৱ মহন্ত আদিৰ গীতত তেখেতে সুৰ আৰোপ কৰিছিল। 1944 চনত কলিকতাত বহা নিখিল ভাৰত ছাত্ৰ ফেডাৰেশ্যনত সংগীত পৰিচালক হিচাপে তেখেতে যোগ দিছিল। গুৱাহাটীৰ বিভিন্ন মঞ্চত গীত পৰিৱেশন কৰিবলৈ লোৱা বৰুৱা অসমৰ অৰ্কেষ্ট্ৰাৰ অন্যতম প্ৰৱৰ্তক। 6 ঋতু, যুদ্ধ আৰু শান্তি, এটি শিশুৰ জন্ম আদি তেখেতৰ এই সম্পৰ্কীয় উল্লেখযোগ্য সৃষ্টি। প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ শুনোৱা হওক ললিতা ছবিখনৰ পৰা দুটি গীত দীপেন বৰুৱাৰ কণ্ঠত।

গোটি কইছে নেহৰ মুগাৰে মেখেলা তাতো কইছে নেহৰ ৰিহা তাতো কইছে নেহৰ তেৰেলিন শাৰীয়ে শুৱনি কৰে যে দেহা মিছেছ কেটি হাউ।

0: বিহু গীত নালাগে, বৰগীত নালাগে, গাঁও আমি মদান পপ চং। মিছেছ পতংগিয়া হাউ ডু ইউ ডু, ভাত নাখাওঁ আমি খাওঁ ডিনাৰ লাঞ্চ, গামোচাৰে মুখ মচি নাচো বল ডান্স। ভাত নাখাওঁ আমি খাওঁ ডিনাৰ লাঞ্চ, গামোচাৰে মুখ মচি নাচো বল ডান্স। শুনা শুনা সৰ্বজন ৰাম চৰিত বিতুপন, ৰাম লহপান কৰাত নাই কোনো লাজ, এইখন সমাজ আমাৰ সমাজ, ইউৰো অসমীয়া ৰাতিৰ সমাজ। ইকুল নাপাওঁ আমি শিকুল নাপাওঁ, যেন মাছ পানীত ৰৈ থকা অচল জাহাজ, এইখন সমাজ আমাৰ সমাজ।
1: ১৯৫৬ চনত মুক্তিপ্ৰাপ্ত ভাতৃ নিপবৰুৱাৰ প্ৰথম কথাছবি স্মৃতিৰ পৰশত সংগীত পৰিচালক আৰু অভিনেতাৰূপে ব্ৰজেন বৰুৱাই অসমীয়া চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। এই ছবিখনত দুটি হিন্দী গীতো সংযোগ কৰা হৈছিল। গীত দুটাৰ এটি লিখিছিল ডক্টৰ বীৰেন্দ্ৰনাথ দত্তই আৰু আনটো লিখিছিল এ গৌতমে। এই ছবিখনে ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল। প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত শুনোৱা হওক স্মৃতিৰ পৰশ ছবিখনৰ পৰা এটি গীত ৰমেন বৰুৱা আৰু ননী কাকতিৰ কণ্ঠত।

শ্ৰোতাসকলে মনোৰঞ্জন শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে। প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ শুনোৱা হওক মুকুতা ছবিখনৰ পৰা এটি গীত দীপেন বৰুৱাৰ কণ্ঠত।

প্ৰিয় শ্ৰোতা, মনোৰঞ্জনৰ শেষত শুনোৱা হওক মুকুতা ছবিখনৰ পৰা এটি গীত অনিমা চৌধুৰীৰ কণ্ঠত।

মুকুতা ছবিখনৰ পৰা অনিমা চৌধুৰীৰ কণ্ঠৰ গীতটি শুনিলে প্ৰিয় শ্ৰোতা, ইয়াৰ লগে লগেই অন্ত পৰিল গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন।

প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং। ইয়াৰে যিকোনো এটা শাখাত বিই বা বিটেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিকছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.CO.IN এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। ৱেবছাইটটি পুনৰ কৈছোঁ, BSNL.CO.IN। অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট DGM.Assam.GOV.IN। পুনৰ কৈছোঁ, DGM.Assam.GOV.IN। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1500টা প্ৰবেশনাৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট SBI.Bank.IN। আকৌ কৈছোঁ, SBI.Bank.IN। আবেদনৰ শেষ তাৰিখ 8 জুলাই। দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত খালী হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 82,290 টকালৈ, লগত 7,900 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা যিকোনো বিষয়ৰ পষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। CAIIB, MBA অথবা CA প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দ্য মেনেজিং ডাইৰেক্টৰ, দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্ল'ৰ, হেড অফিচ HB ৰোড, পানবজাৰ, গুৱাহাটী, পিন 781001। বিতং তথ্যৰ বাবে ASAB.Bank.IN এই ৱেবছাইট।

ৱেবছাইট চাব পাৰে। পুনৰ কৈছোঁ, aacab.bank.in। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

0: और महिला T20 क्रिकेट विश्व कप में लंदन के लॉर्ड्स में भारत आज अपने ग्रुप मुकाबले में ऑस्ट्रेलिया के साथ खेलेगा। ये मैच भारतीय समय अनुसार शाम 7 बजे से शुरू होगा। भारतीय टीम 4 मैच में 3 जीत के साथ ग्रुप में दूसरे स्थान पर है। सेमीफाइनल में जगह बनाने के लिए भारत को ऑस्ट्रेलिया पर जीत हासिल करनी होगी। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: This is Akashwani, the news read by Nishit Kumar. Prime Minister Narendra Modi today stated that climate action must be guided by fairness, responsibility and equity. In his special address to the National Assembly of Seychelles, Prime Minister said this is the essence of climate justice. He emphasized that Seychelles and India both seek a world where development is more inclusive and where international institutions reflect contemporary realities.
2: Seychelles and India both seek a world where development is more inclusive. We both seek a world where international institutions reflect contemporary realities. We believe that our shared future must be shaped collectively, inclusively, and fairly.
1: Mr. Modi said Seychelles occupies a special place in India's vision for the Indian Ocean and that conviction is stronger than ever. He said the Indian Ocean does not separate India and Seychelles but connects the two countries. He addressed that it will encourage all those who are making sustained efforts for environment conservation.
2: Our vision is captured in the idea of Mahasagar, mutual and holistic advancement for security and growth across regions, Mahasagar. This vision recognizes that our futures are interconnected and interdependent, and we will continue to work together for a safer and more secure Indian Ocean region.
1: Prime Minister said it is a special honor to stand before everyone as the first Indian Prime Minister to address the National Assembly. He also thanked President and the people of Seychelles for honoring him with Seychelles' highest distinction, the Guardian of the Blue Horizon, earlier in the day. Union Ministers Amit Shah, S. Jaishankar, Rajnath Singh, Piyush Goyal, Manohar Lal and Jitendra Singh congratulated Prime Minister Narendra Modi on being conferred with Seychelles' highest distinction for leadership in environmental conservation and sustainable development. Prime Minister Modi has said that the power of public participation in nation building is one of India's greatest strengths. Addressing the nation in his Mann Ki Baat program on Akashwani today, Mr. Modi said this spirit was once again evident after he appealed to citizens to adopt certain measures in view of the prevailing warlike situation in West Asia. Mr. Modi had urged people to avoid buying gold, postpone non-essential foreign travel and use carpooling for some time.
3: पश्चिम एशिया में बनी युद्ध की स्थितियों को देखते हुए मैंने देशवासियों से कहा था कुछ समय के लिए सोना खरीदने से बचें, लोगों से कहा था कि विदेश में छुट्टियां मनाने से बचें, लोगों से कार पुलिंग को भी बढ़ावा देने की अपील की थी, किसानों से केमिकल मुक्त खेती के लिए, खेत बचाने के लिए और प्राकृतिक खाद का ज्यादा से ज्यादा इस्तेमाल का आग्रह किया था। मेरी अपील का उन्होंने न सिर्फ समर्थन किया बल्कि हर तरफ से उसमें अपना सहयोग कर रहे हैं।
1: India today categorically rejected allegations made by Pakistan regarding the recent incident in Karachi and termed as baseless. In response to media queries, External Affairs Ministry spokesperson Randhir Jaiswal said that instead of pointing fingers at others, Pakistan should look inwards and take credible action against the terror infrastructure on its territory. He said Pakistan should rid itself of its proclivity to rely on terrorism as an instrument of state policy. In men's cricket, hosts Ireland were 17 for no loss in 1.4 overs against India in the second and the final T20 international of the two-match series in Belfast when reports last came in. Earlier, India won the toss and elected to bowl. Ireland lead the series 1-0 after registering a 34-run victory over India in the opening T20 international on Friday. India will be aiming to level the series. In the ICC Women's T20 World Cup, India will take on Australia in their final Group A match at Lord's Cricket Ground in London this evening. The match is scheduled to begin at 7 p.m. Indian time. led by Harmanpreet Kaur, the women in blue are currently placed second in the Group A standings, having won 3 of their 4 matches. Australia, meanwhile, sit comfortably at the top of the table with 4 wins in 4 games. India will be aiming for a victory over the unbeaten Australia to secure their place in the semi-finals. And with that, we end this news bulletin.
4: বাতৰিৰ পাছতে উভতি আহিছো যুৱবাণীৰ অনুষ্ঠানৰ মাজলৈ। প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। ষ্টুডিঅ'ত উপস্থিত আছো মই ভাৰ্গৱ কলিতা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো থলিতে বাণীবদ্ধ কৰি অনা অনুষ্ঠান গীতেৰে কথাৰে। অনুষ্ঠানটিৰ আঁত ধৰিব কৰিশ্মা পূজাৰীয়ে।
5: প্ৰিয় শ্ৰোতা, গীতেৰে কথাৰে অনুষ্ঠানটিলৈ মই কৰিশ্মাই আপোনালোক সকলোকে জনাইছো আন্তৰিক আদৰণি। প্ৰিয় শ্ৰোতা, প্ৰতিটো খণ্ডৰ দৰে আজিৰ খণ্ডটিতো আমি চেষ্টা কৰিছিলো বাটে ঘাটে লগ পোৱা যিকোনো এজন ব্যক্তিৰ কাষ চাপিবলৈ আৰু তেখেতৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিছিলো। এতিয়া যিহেতু গৰম বন্ধ আমাৰ একেবাৰে নিচেই কাষত, জুলাই মাহ বুলিলেই গৰম বন্ধ, আজি আমি গৰম বন্ধ বুলি মনলৈ আহিলে শৈশৱৰ কেনেবোৰ মুহূৰ্তইনো আমাক চুই যায় সেয়া জনাৰ প্ৰয়াস কৰিছিলো। শুনোচোন আহক, আজি আমি কাৰ সৈতেনো কথা পাতিলো আৰু গৰম বন্ধৰ কেনে অনুভৱৰ সৈতে আমি সাক্ষী হলো।
6: নমস্কাৰ, আকাশবাণী গুৱাহাটীলৈ আপোনাক আন্তৰিক আদৰণি জনাইছো। আপোনাৰ পৰিচয়টো জনাবচোন।
7: মোৰ নাম চিংকু বৰা, মোৰ ঘৰ ওদালগুৰিত।
6: আমাৰ এই অনুষ্ঠানটোৰ যোগেৰে আমি চেষ্টা কৰো বাটে ঘাটে লগ পোৱা একোজন ব্যক্তিৰ কাষ চাপিবলৈ আৰু তেওঁৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰো। এতিয়া যিহেতু জুলাই মাহ সমাগত, জুলাই মাহ বুলি কলে আমাৰ মনলৈ আহে গৰম বন্ধৰ কথা। আপোনাৰ গৰম বন্ধ বুলি কলে শৈশৱৰ কেনেকুৱা স্মৃতিয়ে জোকাৰি যায় বাৰু?
7: গৰম বন্ধ বুলি কলে মোৰ মনলৈ আহে স্কুল ছুটিৰ কথা, এমাহৰ বন্ধ, মামাহঁতৰ ঘৰলৈ যাওঁ, খেলা ধূলা আৰম্ভ কৰো। জীৱনৰ আটাইতকৈ ভাল লগা সময়খিনিয়ে গৰম বন্ধ শৈশৱৰ মোৰ মতে দি।
6: হয়, ধন্যবাদ। আৰু এটি অনুৰোধ, আমাৰ এই অনুষ্ঠানটোৰ যোগেৰে আপোনাৰ মন পচন্দৰ এটি গীত আমাৰ শ্ৰোতাসকলক শুনাবলৈ চেষ্টা কৰো। আপোনাৰ এটি মন পচন্দৰ গীতৰ বিষয়ে আমাক জনাওকচোন।
7: গৰম বন্ধত যেতিয়া মামাহঁতৰ ঘৰলৈ গৈছিলো, তাত চিডি কেছেট আছিল তেতিয়াৰ দিনত, ডাক চিনেমাখনৰ ডাক গানটো শুনিবলৈ বিচাৰিম।
6: ধন্যবাদ।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীলৈ আপোনাক আন্তৰিক আদৰণি জনাইছোঁ। প্ৰথমে আপোনাৰ পৰিচয়টো জানিব বিচাৰিম।
1: নয়ন নীলিম শৰ্মা, মই ৰঙিয়াৰ পৰা, আৰু আপোনালৈও বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানটিৰ বাবে।
0: হয়, আমি এই অনুষ্ঠানটোৰ যোগেৰে চেষ্টা কৰোঁ বাটে ঘাটে লগ পোৱা যিকোনো এজন ব্যক্তিৰ কাষ চাপিবলৈ আৰু তেওঁৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰোঁ। আজি আমি আপোনাৰ কাষ চাপিছোঁ। এতিয়া যিহেতু জুলাই মাহ সমাগত আৰু জুলাই মাহ বুলি ক'লে আমাৰ মনলৈ অহা কেইটামান দিন হৈছে গৰম বন্ধৰ দিনকেইটা। আপোনাৰ মনলৈ গৰম বন্ধ বুলি ক'লে কি আহে বাৰু?
1: গৰম বন্ধ মানে গৰম বন্ধৰ আগে আগে আপোনাৰ ছমাহিলী পৰীক্ষা শেষ হয়, আৰু ছমাহিলী পৰীক্ষাৰ শেষৰ ৰাতিটো আচলতে টোপনি নাহে আমাৰ সেই সময়ত। ধৰক ক্লাছ 6-7 মানত পঢ়ি থাকোঁতে, তো সেই ৰাতিখন গোটেই ৰাতিখন টোপনি নাহে। এটা প্লেনিং বনোৱা যায় কি কৰিম কি নকৰিম, সেই ভাবি থাকোঁতে ৰাতি পুৱাই যায়। আকৌ তেতিয়াই আকৌ তাৰ অন্তৰালতে চলি থাকে মা দেউতাৰ বিশেষ প্লেন, আৰু প্ৰথম প্লেনটোৱে থাকে মামাহঁতৰ ঘৰ। গৰম বন্ধ মানে আচলতে মামাহঁতৰ ঘৰৰ লগত ভাল এটা সম্পৰ্ক থাকে। তো ঠিক সেই সময়তে মামাৰ ল'ৰাটোৱেও ওৰ তোৰ পৰা ৰব টেঙা ভালে কেইটাও আনি জমা কৰি থৈ দিয়ে মই যাম বুলি। মই গৈয়ে মানে আপোনাৰ জ্বলা নিমখ সানি তেনেকৈ খাবলৈ নহয়, ফুটবল খেলিবলৈ। আৰু তেনেকৈ মোৰ ফুটবল খেলোঁতে এবাৰতো ভৰিখন ভাঙি থাকিলে, আজিও ভৰিখন বেকা। তো বৰ মধুৰ আছিলে আচলতে সেই সময়টো, তাৰে যিবিলাক আমাৰ ঘটনা পৰিঘটনা হৈছিলে বৰ মধুৰ আছিল। প্ৰত্যেকটো সময় আচলতে চিৰযুগমীয়া হৈ থাকে আমাৰ মনত।
0: হয়, আচলতে গৰম বন্ধৰ দিনকেইটা যেতিয়া আমি গাঁৱত অতিবাহিত কৰোঁ, সেই সময়বোৰৰ যি স্মৃতি আছিলে সেয়া সঁচাকৈয়ে আমি বুজাব নোৱাৰা ধৰণেই মধুৰ। ধন্যবাদ। আমি এই অনুষ্ঠানটোৰ যোগেৰে চেষ্টা কৰোঁ আপোনাৰ এটি প্ৰিয় গীত শ্ৰোতাসকলক শুনাবৰ বাবে। আপোনাৰ প্ৰিয় গীত এটিৰ বিষয়ে আমাৰ শ্ৰোতাসকলক জনাওকচোন।
1: প্ৰিয় গীত বুলি ক'লে আচলতে জুবিন দাক পাহৰিব নোৱাৰোঁ কেতিয়াও। তেখেতৰে এটি গীত আছিল শৰতৰে ইছৰাম, ইমান বেয়া গাইছোঁ আচলতে। তেখেতৰ কণ্ঠতে বহুত বেছি ভাল লাগে, ৰাইজেও বহুত বেছি মৰম দিয়ে তেখেতক। তো সেই গীতটো এবাৰ শুনিব বিচাৰিম।

0: প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে গীতেৰে কথাৰে প্ৰথম খণ্ডটিৰ পৰা মই কৰিশ্মাই ইমানতে বিদায় মাগিছো।
1: ইমানপৰি শ্ৰোতাসকলে গীতেৰে কথাৰে অনুষ্ঠানটিৰ প্ৰথম খণ্ডটি শুনিলে। অনুষ্ঠানটিৰ আঁত ধৰিলে কৰিশ্মা পূজাৰীয়ে।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে সংস্কৃতত বাতৰি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: বাতৰি পাছত উভতি আহিছোঁ যুৱবাণীৰ অনুষ্ঠানৰ মাজলৈ। প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। ষ্টুডিঅ'ত উপস্থিত আছোঁ মই, ভাৰ্গৱ কলিতা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছোঁ গীতেৰে কথাৰে অনুষ্ঠানটিৰ দ্বিতীয়টি খণ্ড। অনুষ্ঠানটি আঁত ধৰিব কৰিশ্মা পূজাৰীয়ে।
1: প্ৰিয় শ্ৰোতা, গীতেৰে কথাৰে আজিৰ দ্বিতীয় খণ্ডটিলৈ মই কৰিশ্মাই আপোনালোক সকলোকে জনাইছো আন্তৰিক আদৰণি। গৰমৰ বন্ধ মানে আছিল চিন্তাহীন কেইটামান দিন। আইতাৰ ঘৰ, আম গছৰ ছাঁ আৰু অপুৰন্ত হাঁহি ধেমালিৰ কেইটামান দিন। শৈশৱৰ গৰম বন্ধ আজিও যেন মনত জীপাল হৈ আছে, য'ত সময় লাহে লাহে বাগৰিছিল কিন্তু সুখবোৰ আছিল অফুৰন্ত। নমস্কাৰ, আপোনাক আকাশবাণী গুৱাহাটীলৈ আন্তৰিক আদৰণি জনাইছো। প্ৰথমে আপোনাৰ পৰিচয়টো জানিব বিচাৰিম।
2: মোৰ নামটো ৰাহুল, ৰাহুল শৰ্মা।
1: হয়, ধন্যবাদ। আমি এই অনুষ্ঠানটোৰ যোগেৰে কোনো এজন ব্যক্তিৰ কাষ চাপিবলৈ চেষ্টা কৰোঁ আৰু তেখেতৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰোঁ। এতিয়া যিহেতু জুলাই মাহ সমাগত, গতিকে জুলাই মাহ বুলি ক'লে আমাৰ মনলৈ অহা এটা শব্দই হৈছে গৰম বন্ধ। শৈশৱতে গৰম বন্ধ বুলি ক'লে কোনখিনি সময়ৰ কথা মনলৈ আহে বাৰু?
2: গৰম বন্ধ বুলি ক'লে একচুৱেলি গোটেই শৈশৱৰ দিনকেইটাৰ ভাল লগা বস্তুটোৱে আপোনাৰ গৰম বন্ধটো। আৰু যেতিয়া এই ছয়মাহিলী পৰীক্ষাটো শেষ হয়, শেষ হোৱাৰ পিছত আমি এমাহৰ বন্ধৰ কাৰণে কি কি কৰিম, আমি বন্ধুৰ লগত আলোচনা কৰোঁ কি কৰিম কি নকৰিম, ক'ত যাম। তাৰপিছত তাৰ ভিতৰতে এটা মোৰ ভাল লগা হয়, মোৰ আমাৰ ঘৰত মঙলদৈত, তাতে মোৰ আইতাৰ লগত মোৰ খুব ভাল আছিল। মামাহঁতৰ আইতাৰ লগত তেওঁ কমকে শুনিছিল, মানে মামাহঁতৰ মাহীহঁততকেও আইতাই মোক বহুত মৰম কৰিছিল। মই ক'লে আছিলো নাতি তেওঁৰ, মই যেতিয়া যাওঁ তেতিয়া মোক বাহিৰত ওলাব নিদিয়ে, মানে তাৰে মোৰ লগৰ যিকেইটা আছিল সেইকেইটা মানে ইহঁতে গাঁৱৰ ল'ৰা, তো ইহঁতে বহুত মানে মঙলদৈৰ গাঁৱৰ পৰিৱেশত আপোনাৰ পুখুৰী এনেকুৱা ধৰণৰ হেৰি লাগে, সেইকাৰণে মোক যাব নিদিয়ে মানে বাহিৰত। তো তেতিয়া মই কি কৰোঁ, আইতাক মনে মনে ইংগিতে দি সেই কৰি পেলাই মই বোলে গা ধুব যাম এনেকে বুলি, আপোনালোকে আকৌ নক'ব এনেকে। তো সেইখিনি সময়ত মামাহঁতৰ পৰা লুকুৱাই পেলাই মোক আইতাই মানে আইতাৰ লগত মই যাই পেলাই আপোনাৰ পুখুৰীত গা ধু, আইতা ৰখি থাকে মোক তেনেকে, মোৰ লগৰ সেইখিনি কথাই মোৰ মনলৈ আহে।
1: ধন্যবাদ। সঁচাকৈ গৰম বন্ধ বুলি ক'লে আচলতে মামাৰ ঘৰ আৰু গৰম বন্ধ দুয়োটা শব্দই খুব ওতঃপ্ৰোতভাৱে সম্পৰ্কিত এটা শব্দ। ধন্যবাদ। আমাৰ এই অনুষ্ঠানটোৰ যোগেৰে আমি চেষ্টা কৰোঁ আপোনাৰ এটি প্ৰিয় গীত আমাৰ শ্ৰোতাসকলক শুনাবৰ বাবে। আপোনাৰ এটি প্ৰিয় গীতৰ বিষয়ে আমাক জনাওকচোন।
2: ফুল ফুলক গানটো মোৰ বিৰাট ভাল লাগে জুবিনদাৰ।
1: নিশ্চয়, আপোনাৰ অনুৰোধৰ গীতটি আমি শ্ৰোতাসকলক শুনাবৰ বাবে চেষ্টা কৰিম।

0: প্ৰিয় শ্ৰোতা, এইবাৰ তেজপুৰৰ লিপিকা বৰাৰ মুখেৰে শুনোচোন আহক, তেখেতেনো শৈশৱতে গৰম বন্ধ কেনেকৈ উদযাপন কৰিছিলে।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীলৈ আপোনাক আন্তৰে আদৰণি জনাইছো। আমাৰ এই অনুষ্ঠানটোৰ যোগেৰে আমি চেষ্টা কৰো বাটে ঘাটে লগ পোৱা একোজন ব্যক্তিৰ কাষ চাপিবলৈ আৰু তেওঁৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰো। এতিয়া যিহেতু জুলাই মাহ সমাগত, জুলাই মাহ বুলি ক'লে আমাৰ মনলৈ আহে গৰম বন্ধৰ কথা। আপোনাৰ গৰম বন্ধ বুলি ক'লে শৈশৱৰ কেনেকুৱা স্মৃতিয়ে জোকাৰি যায় বাৰু?
2: ধন্যবাদ ইমান সুন্দৰ প্ৰশ্ন এটা আগবঢ়োৱাৰ বাবে। আচলতে গৰম বন্ধ বুলি ক'লে শৈশৱৰ সেই দিনকেইটালৈ বেছিকৈ মনত পৰে, যেতিয়া মামাৰ ঘৰলৈ দৌৰ মাৰিছিলোঁ। গৰম বন্ধ আহিল কি নাহিল মই মা দেউতাৰ একদম দেউতাক সুধি সুধি সুধি সুধি হাইৰাণ কৰি দিওঁ যে মামাৰ ঘৰলৈ কেতিয়া যাম, কেতিয়া যাম, কেতিয়া যাম, কিমান দিন থাকিম, হিচাপ কৰি থাকোঁ আঙুলি মূৰত কিমান দিন থাকিবলৈ পাম। কাৰণ এনেকুৱা নহয় যে মই অকল মামাৰ ঘৰলৈ গৈছিলোঁ, গৰম বন্ধ বুলি কোৱাৰ লগে লগে বিভিন্ন ধৰণৰ কৰ্মশালাবিলাক আহি পৰিছিল, নাচৰ গানৰ নাটকৰ সেইবোৰতো যোগদান কৰিছিলোঁ আৰু ভাল লাগিছিলে কৰি। নতুন নতুন বন্ধু বান্ধৱী লগ পাইছিলোঁ, মানে এক্সপ্ল'ৰ কৰিছিলোঁ। সেইটোৰ লগত মিলাই পেলাই মানে মই তেতিয়া হিচাপ কৰোঁ যে মই যদি একেটা দিন এনেকৈ কৰ্মশালাটোত দিনটো দিওঁ তো মই মামাৰ ঘৰত কিমান দিন থাকিবলৈ পাওঁ। তেনেকুৱা আছিলে আৰু সময়বোৰ। আৰু লগতে স্কুলৰ হোমৱৰ্কবিলাক দিয়ে, সেই হোমৱৰ্কবিলাক এনেকুৱা ধৰণৰ আছিলে, প্ৰেক্টিকেল হোমৱৰ্ক, ধৰি লোৱা বাহনী বনাবলৈ দিব, চালনী এখন বনাবলৈ দিব, কিবা তেনেকুৱা ধৰণৰ। আকৌ কিছুমান ফটো কালেক্ট কৰি পেলাই সেই ফটোবোৰ কাটি কাটি বহি তেনেকৈ লগাবলৈ দিয়ে, গছৰ পাত কিছুমান বেলেগ বেলেগ গছৰ পাত সেইবোৰ লগাবলৈ দিয়ে। আৰু সেই কামখিনি মানে এনেকুৱা আছিলে জনাৰ সেইটো আগ্ৰহটো বেছি আছিলে ন তেতিয়া, তো তেতিয়া মানে এনেকুৱা আছিলে কি অ এই বস্তুটো বা কেনেকুৱা লাগিব দেখিবলৈ, বনোৱাৰ পিছত কেনেকৈ বা বনাম, বনাবতো নাজানো, লাগিলে বেলেগেই বনাওক, চায়ে থাকিম, কিন্তু মানে বেলেগ এটা ধৰণৰ উৎসাহ আছিলে মানে সেইটো সময়ত। গৰম বন্ধৰ দিনখিনি সেই একমাহ সময় তেনেকে পাৰ হৈ গৈছিলে, গমেই নাপাইছিলো, চকু প্ৰচাৰ মানে একদম পাৰ হৈ গৈছিলে, সেয়া আৰু ভাল লগা সময় আছিলে।
1: ধন্যবাদ। আমাৰ এই অনুষ্ঠানটোৰ যোগেৰে আমি চেষ্টা কৰো আপোনাৰ এটি প্ৰিয় গীত আমাৰ শ্ৰোতাসকলক শুনাবৰ বাবে। আপোনাৰ এটি প্ৰিয় গীতৰ বিষয়ে আমাক জনাওকচোন।
2: মই জুবিন দাৰ পাখি পাখি গীতটি শুনিব বিচাৰিছো।

0: প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে গীতেৰে কথাৰে আজিৰ এই খণ্ডটিৰ পৰা মই কৰিশ্মাই ইমানতে বিদায় মাগিছো।
1: ইমান পৰে শ্ৰোতাসকলে গীতেৰে কথাৰে অনুষ্ঠানটি শুনিলে, অনুষ্ঠানটিৰ আঁত ধৰিলে কৰিশ্মা পূজাৰীয়ে।

0: উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM ৰ 100.8 MHz।
1: প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসমৰ বিৰল প্ৰজাতিৰ হাড়গিলা সংৰক্ষণৰ দিশত বিশেষ ভূমিকা পালন কৰা হাড়গিলা আৰ্মীৰ বিষয়ে মন কী বাতত প্ৰকাশ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ পুনৰ নিৰ্মাণ কাৰ্য আৰু ভূমি জৰীপৰ কাম কাজ পৰ্যালোচনা। ৰাষ্ট্ৰীয় পলিঅ' প্ৰতিষেধক দিৱসৰ প্ৰতি সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি শিশুসকলক প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ। জলসম্পদ বিভাগৰ চাকৰি নামত প্ৰবঞ্চনা কৰা এটা চক্ৰ, অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ উৎখাত, আৰু ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত বেলফাষ্টত অনুষ্ঠিত T20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলত ভাৰতৰ টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই আৰু মোৰ সৈতে আছে মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বিৰল প্ৰজাতিৰ হাড়গিলা সংৰক্ষণৰ দিশত বিশেষ ভূমিকা পালন কৰা হাড়গিলা আৰ্মীৰ কথা আজি মন কী বাতত উল্লেখ কৰে। তেওঁ কয় যে প্ৰাকৃতিক পৰিৱেশ স্বচ্ছ কৰি ৰখাৰ ক্ষেত্ৰত হাড়গিলা চৰাইয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অসমৰ কেতবোৰ ঠাইত পূৰ্বে হাড়গিলা চৰাইক লৈ বহু অন্ধবিশ্বাস আছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই ক্ষেত্ৰত পূৰ্ণিমা দেৱী বৰ্মনৰ ভূমিকাৰ বিষয়ে প্ৰকাশ কৰে।
3: অসম মে এক পক্ষী পায়া জাতা হে, উস পক্ষী কা নাম হে হাড়গিলা। হাড়গিলা এক দুৰ্লভ পক্ষী, ইয়ে প্ৰকৃতি কো স্বচ্ছ ৰখনে মে অহম ভূমিকা নিভাতা হে। লেকিন অসম কে কুছ ইলাকো মে লম্বে সময় তক ইসে অশুভ মানা জাতা থা। কই বার উন পেড়ো কো ভি কাট দিয়া জাতা থা জিন পর হাড়গিলা কে ঘোঁসলে বনে হোতে থে। সোচিয়ে এক এসা পক্ষী জো পর্যাবরণ কি সফাই মে মদদ করতা হে, ওহী হাড়গিলা লোগো কে ডর কা শিকার বন গয়া থা। ইসি দৌরান জীব বৈজ্ঞানিক পূর্ণিমা দেবী বর্মন নে ইয়ে সব দেখা। উন্হোনে লোগো কে মন মে বৈঠি গলত ধারণা কো বদলনে কা সংকল্প লিয়া। উন্হোনে মহিলাওঁ সে বাত কি, উন্হোনে লোগো কো বিজ্ঞান কে আধার পর সমঝাযা। ধীরে ধীরে মহিলাएं ইস অভিযান সে জুড়নে লগি। ফির এক বড়া বদলাও শুরু হুয়া। হাজারো গ্রামীণ মহিলাएं হাড়গিলা কো বচানে কে লিয়ে আগে আই। আজ উন্হে হাড়গিলা আর্মি কে নাম সে জানা জাতা হে।
2: শ্ৰীমোদীয়ে মেঘালয়ৰ ৰুট ব্ৰিজৰ প্ৰসংগ উল্লেখ কৰি কয় যে গছৰ শিপা সংযোগ কৰি নিৰ্মাণ কৰা এই দলংসমূহ সম্পূৰ্ণ হৈ উঠাৰ বাবে কেইবা দশকৰো প্ৰয়োজন হয়। এই জীৱন্ত দলংসমূহ সময়ৰ লগে লগে অধিক মজবুত হৈ উঠে বুলি উল্লেখ কৰি তেওঁ কয় যে এই দলংসমূহে মেঘালয়ৰ জনসাধাৰণক সৃষ্টিশীলতাক প্ৰতিফলিত কৰে। ইপিনে ক্ৰীড়াৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ খেল খেলা যুৱক যুৱতীৰ সংখ্যা ক্ৰমাগত বৃদ্ধি পোৱাক লৈ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ নাগালেণ্ড চৰকাৰৰ দুটা আকৰ্ষণীয় পদক্ষেপ, নাগালেণ্ড বেবী লীগ আৰু নাগালেণ্ড মহিলা ফুটছাল লীগৰ বিষয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে 3 বছৰ সম্পূৰ্ণ হোৱা নাগালেণ্ড বেবী লীগৰ জৰিয়তে 5ৰ পৰা 10 আৰু 12 বছৰ বয়সৰ ল'ৰা ছোৱালীক ফুটবল খেলাৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লক্ষ্য লোৱা হৈছে। একেদৰে ফুটছাল হৈছে ইনডোৰ ফুটবল খেল আৰু এই খেলত প্ৰতিটো দলত 5 জনকৈ খেলুৱৈ থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল চৌহদ পৰিদৰ্শন কৰি পুনৰ নিৰ্মাণ কাৰ্য আৰু ভূমি জৰীপৰ কাম কাজ পৰ্যালোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে 4,000 কোটি টকাতকৈও অধিক ধন বিনিয়োগেৰে প্ৰস্তাৱিত 7 মহলাযুক্ত অত্যাধুনিক চিকিৎসালয়খনে ৰাজ্যৰ স্বাস্থ্যসেৱা খণ্ডক নতুন মাত্ৰা প্ৰদান কৰিব। প্ৰায় 5,000 ৰোগী একে সময়তে সেৱা আগবঢ়াব পৰাকৈ চিকিৎসালয়খন নিৰ্মাণ কৰা হৈছে। এই পদক্ষেপে উন্নত চিকিৎসা, শিক্ষা, গৱেষণা, অত্যাধুনিক চিকিৎসা সুবিধা তথা ৰোগীৰ বাবে সুলভ আৰু মানসম্পন্ন স্বাস্থ্যসেৱা নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি ডঃ শৰ্মাই উল্লেখ কৰে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে ধেমাজি জিলাত বিগত কেইবাদিন ধৰি হৈ থকা বৰষুণৰ ফলত জিলাখনৰ নদ নদীসমূহৰ পানী বিপদজনকভাৱে বৃদ্ধি পোৱাত জোনাই, চিমেণ্ট চাপৰি, ডিমৌ আদি অঞ্চলত বাঢ়নী পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। চিমেণ্ট নদীৰ বিধ্বংসী বানে আজি নৈখনৰ ওপৰত থকা ৰেল দলঙৰ এটা অংশ খহাই নিয়াত দলংখনেৰে ৰেল যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে। ঘটনাৰ খবৰ পোৱাৰ পাছতেই ৰেল বিভাগৰ কৰ্মচাৰী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে। ইফালে ডিমৌ গাঁও পঞ্চায়তৰ অন্তৰ্গত উজ্জ্বলপুৰৰ 60টা পৰিয়াল বানত আবদ্ধ হৈ থকাত সম্প্ৰতি SDRFএ উদ্ধাৰ অভিযান চলাই আছে বুলি জোনাইৰ বিধায়ক ভূপন পেগুৱে প্ৰকাশ কৰিছে। তদুপৰি চিমেণ্ট নৈৰ ঢলে বহু পশুধনো উটুৱাই নিছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভূপন পেগুৱে বৰ্তমান বান পৰিস্থিতি তদাৰক কৰি পৰিস্থিতিৰ বুজ লৈছে। এতিয়া পৰৱৰ্তী বাতৰি শুনক মৰমী কাশ্যপৰ পৰা।

0: দেশৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় পলিঅ' প্ৰতিষেধক দিৱস পালন কৰা হৈছে। কামৰূপ মহানগৰ জিলাৰ হাতগাঁও নগৰীয়া ৰাজ্যিক আয়ুষ্মান আৰোগ্য মন্দিৰত আজি ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱসৰ কাৰ্যসূচী স্থানীয় বিধায়ক ডঃ তপন দাসে শুভাৰম্ভ কৰে। কামৰূপ মহানগৰ জিলাত 5 বছৰ বয়সলৈকে 1,99,551টি শিশুক সামৰি লোৱা হৈছে। এই প্ৰতিষেধক প্ৰদান কাৰ্যসূচী 30 জুনলৈ চলিব বুলি জিলা স্বাস্থ্য সমিতিয়ে প্ৰকাশ কৰিছে। ধেমাজি নগৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো আজি এই দিৱসৰ কাৰ্যসূচীত লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি শিশু আৰু মাতৃৰ সুস্বাস্থ্য নিশ্চিত কৰাৰ ক্ষেত্ৰত প্ৰতিষেধক অত্যন্ত ফলপ্ৰসূ মাধ্যম বুলি কয়। গোলাঘাট জিলাত এই অভিযানৰ অধীনত 5 বছৰ বয়সলৈকে মুঠ 1,28,060টা শিশুক লক্ষ্য কৰি লোৱা হৈছে। ইয়াৰ বাবে সমগ্ৰ জিলাখনত মুঠ 872টা টীকাকৰণ বুথ স্থাপন কৰা হৈছে। শিৱসাগৰত আজি ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱসৰ জিলা পৰ্যায়ৰ শুভাৰম্ভণি কাৰ্যসূচী অনুষ্ঠিত হয়। চিৰাং জিলাত এইবাৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী মুঠ 57,570টি শিশুক প্ৰতিষেধক প্ৰদান কৰা হ'ব। শ্ৰীভূমি জিলাতো 1,032টা বুথত প্ৰায় 2,08,264টা শিশুক প্ৰতিষেধক দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। গোৱালপাৰা জিলাত এই অভিযানৰ অধীনত 1,69,967টা শিশুক এই প্ৰতিষেধক প্ৰদান কৰা হ'ব। ধুবুৰী জিলাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহালে ৰাষ্ট্ৰীয় পলিঅ' দিৱস প্ৰতিষেধক অভিযানৰ শুভাৰম্ভ কৰে। একেদৰে কোকৰাঝাৰ জিলাতো পলিঅ' প্ৰতিষেধক কাৰ্যসূচী আৰম্ভ হৈছে। মানকাছৰ জিলাত আজি প্ৰথম দিনা জিলাখনৰ 331টা চিতাকৰণ কেন্দ্ৰত 80,000ৰো অধিক শিশুক সামৰি লোৱা হৈছে। বিশ্বনাথ জিলা, পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, চৰাইদেউ আৰু শোণিতপুৰ জিলাতো পলিঅ' প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ হৈছে। ডিব্ৰুগড় জিলাত মুঠ 953টা কেন্দ্ৰত 1,86,907টা শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে জলসম্পদ বিভাগৰ চাকৰিৰ নামত প্ৰবঞ্চনা কৰা এটা চক্ৰক উৎখাত কৰিবলৈ সক্ষম হৈছে। ভুৱা নিযুক্তিৰ এই ঘটনাত অপৰাধ অনুসন্ধান বিভাগে শেহতীয়াকৈ নলবাৰীৰ গুণমণি বৈশ্য নামৰ লোক এজনক গ্ৰেপ্তাৰ কৰে। ইয়াকে লৈ জলসম্পদ বিভাগৰ ভুৱা নিযুক্তিৰ গোচৰত এতিয়ালৈকে মুঠতে 7 জন লোকক গ্ৰেপ্তাৰ কৰা হয়। চি আই ডিৰ তথ্য অনুসৰি চক্ৰটোৱে চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দি বহু নিবনুৱাৰ পৰা হাজাৰৰ পৰা লাখ টকালৈকে সংগ্ৰহ কৰিছে। অভিযুক্ত লোককেইজনে ভুৱা নিযুক্তি পত্ৰ, নকল চৰকাৰী চিল আদি ব্যৱহাৰ কৰি চাকৰিৰ প্ৰত্যাশী যুৱক যুৱতীসকলক প্ৰতাৰণা কৰিছিল। অপৰাধ অনুসন্ধান বিভাগে জনসাধাৰণক চৰকাৰী চাকৰিৰ বিষয়ে জানিবলৈ, সদায় চৰকাৰী মাধ্যমৰ ব্যৱহাৰ কৰিবলৈ আৰু চাকৰিৰ নামত কাকো ধন নিদিবলৈ আহ্বান জনাইছে। অসম চৰকাৰৰ নিষ্পত্তি নোহোৱাকৈ থকা বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ বিবেচনালৈ অনাৰ অন্তত সম্প্ৰতি চূড়ান্ত পৰ্যায়ত আছে বুলি ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তে প্ৰকাশ কৰিছে। কলিয়াবৰত আজি সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে এই কথা জানিবলৈ দিয়ে। শেহতীয়াকৈ তেওঁ নতুন দিল্লীত দুৰ্যোগ প্ৰশমন বিভাগৰ কৰ্তৃপক্ষৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰে। উত্তৰ পূৰ্বাঞ্চলৰ দুৰ্যোগৰ অনুপাতে কেন্দ্ৰীয় চৰকাৰে পুঁজি যোগান ধৰিলে ৰাজ্যখন উপকৃত হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে কয়।
1: মই যিখিনি কথা দিল্লীত আলোচনা কৰিছোঁ সেইখিনি হৈছে বিশেষকে যিটো দুৰ্যোগ প্ৰশমন বিভাগৰ অথৰিটি বুলি কয় NDMA, গতিকে আমাৰ যথেষ্টখিনি প্ৰস্তাৱ তাত পেণ্ডিং হৈ আছে। সেই প্ৰস্তাৱৰ ভিতৰত আমাৰ যিটো ডিমা হাছাওকে ধৰি এটা ডাঙৰ লেণ্ডশ্লাইড হৈছিল, তাত 67 কোটি টকা আমি তাৰ কাৰণে দিয়া কথা আছিল, সেইটো কথা এটা চূড়ান্ত পৰ্যায় পাইছিল। তাৰ উপৰিও নতুন নতুন কিছুমান প্ৰস্তাৱৰ ক্ষেত্ৰত 15 ফাইনেন্স কমিশনৰ যিবিলাক ৰীতি নীতি আছিল 16 ফাইনেন্স কমিশনে সেইবিলাক অকণ সালসলনি কৰিছে। সালসলনি কৰাৰ ফলত আচলতে ডিজাষ্টাৰ ক'ত কিমান বেছি হয় সেইটো হিচাপে আবণ্টন হ'লে তেতিয়া আমি 15 ফাইনেন্স কমিশনত সেইটো আছিলে। এই কথাটোৰ বিষয়েও আমি কিছু কথা আলোচনা কৰিলোঁ। তেখেতসকলে কৈছে যে আমাক প্ৰস্তাৱ দিয়ক, আমি উত্তৰ পূৰ্বাঞ্চল বা অসমৰ কাৰণে এইটো স্পেচিয়েলি বিবেচনা কৰিম।
0: কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি নগাঁও জিলাৰ বৰহমপুৰ সমষ্টিৰ অন্তৰ্গত কণ্ডলি পঞ্চায়তৰ বৰকছাৰী গাঁৱৰ পথাৰত ভূঁই ৰোৱাৰ লগতে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। নগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত বিজ্ঞানসন্মতভাৱে নাৰিকল পুলি ৰোপণ, শালিধানৰ কঠীয়া ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী হাজৰিকাই কয় যে পূৰ্বে খেতি কৰাৰ কোনো অভিজ্ঞতা নাই যদিও তেওঁ এতিয়াৰে পৰা কৃষি কাৰ্যৰ সৈতে জড়িত হবলৈ চেষ্টা কৰিব। কৃষিমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰি পীযুষ হাজৰিকাই প্ৰথমবাৰৰ বাবে নগাঁৱৰ পথাৰত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে। কাৰ্যসূচীত বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী আৰু জিলা আয়ুক্ত দেৱাশীষ শৰ্মাও উপস্থিত থাকে।
2: গোৱালপাৰা জিলাৰ কুমৰিবিল নামনি অসমৰ ভিতৰতে এখন বৃহৎ জলাশয়। পশ্চিম গোৱালপাৰা বিধায়ক পবিত্ৰ ৰাভাই আজি এই বিলখনত উপস্থিত হৈ মাছৰ পোনা এৰি দিয়াৰ লগতে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ বিলখনক পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰাৰ বাবে চেষ্টা চলোৱা হ'ব বুলি প্ৰকাশ কৰে।
3: মোৰ সমষ্টিত এইটো 4টা বিল আছে,

0: বিলৰ ভিতৰত এই বিল এটা মোৰ অন্যতম বিল। এই বিলটো আজি মাছ এৰি দিছোঁ মই। এতিয়া মই ভাবোঁ এই মাছটো অকল এই নামনি অসম বুলি নহয়, সমগ্ৰ অসমতে বা নৰ্থ ইষ্টতে আমি যদি এইটো চবেই মীন পালনবিলাকে যদি মাছটো ছাপ্লাই দিব পাৰে সেইটো মই আশা কৰিছোঁ। আৰু মোৰ ফালৰ পৰা কৰণীয় যি থাকিব বিভাগীয় কৰ্তৃপক্ষৰ লগত কথাটো পাতি কিমান মাছ উৎপাদন কৰিব লগা আছে, ইয়াৰ পৰা যাতে অসম বাহিৰৰ যাতে আমি পঠাই দিব পাৰোঁ সেই বস্তুটো আমি চাব লাগিব, যাতে আমাৰ গোৱালপাৰা জিলাৰ আৰু ৰেভিনিউ যাতে জেনেৰেট হয়। এই ৰেভিনিউ জেনেৰেট হোৱাৰ কাৰণে আমি কাম কৰিম একেলগে। আমাৰ ইয়াতে পৰ্যটক স্থলৰ কাৰণে মই অলৰেডি প্ৰপ'জেল দিছোঁ, তো মই ভাবোঁ তেওঁ নিশ্চয় চিন্তা চৰ্চা কৰিব। আৰু মই ভাবোঁ পৰ্যটক যেতিয়া গুৱাহাটী আহিব, গুৱাহাটীৰ পৰা ছেকেণ্ড আমি ক'ত যাম সেইটো গোৱালপাৰা বুলি ক'ব লাগিব। অনাগত দুই বছৰৰ পিছত আপোনালোকে গম পাব।
1: উল্লেখযোগ্য যে প্ৰায় 274 হেক্টৰ এলেকা আগুৰি থকা এই বিলখনত উৎপাদন হোৱা মাছৰ পৰা বৃহৎ পৰিমাণৰ ৰাজহ সংগ্ৰহ হোৱাৰ লগতে মৎস্যপালকসকলে মাছ পালন কৰি লাখ লাখ টকা উপাৰ্জন কৰি আহিছে। বজালী জিলাৰ পাঠশালাত আজি ভাৰতীয় ইতিহাসৰ গৌৰৱ সংৰক্ষণৰ লক্ষ্যৰে বজালী জিলা ইতিহাস সংকলন সমিতি গঠন কৰা হয়। পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ডিজিটেল প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন সভাত অখিল ভাৰতীয় ইতিহাস সংকলন সমিতিৰ জিলা পৰ্যায়ৰ সমিতিখন গঠন কৰা হয়। সভাত অংশগ্ৰহণ কৰি অসম ৰাজ্যিক সমিতিৰ সভাপতি অধ্যাপক ডঃ গজেন্দ্ৰ অধিকাৰীয়ে কয় যে ভাৰতীয় ইতিহাস বিশ্বৰ অন্যতম প্ৰাচীন আৰু সমৃদ্ধ ইতিহাস। ঔপনিৱেশিক যুগত একাংশ ব্ৰিটিছ ইতিহাসবিদে বিকৃতভাৱে উপস্থাপন কৰা ভাৰতীয় ইতিহাসৰ পৰিৱৰ্তে তথ্যভিত্তিক প্ৰকৃত ইতিহাস সমাজৰ আগত দাঙি ধৰাই ইতিহাস সংকলন সমিতিৰ মূল লক্ষ্য। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগু আজি মধ্য অসমৰ অন্যতম উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান নগাঁও বিশ্ববিদ্যালয়ত উপস্থিত হয়। শিক্ষামন্ত্ৰীগৰাকীৰ আগমনৰ উপলক্ষে বিশ্ববিদ্যালয়খনৰ প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত মন্ত্ৰী ডঃ পেগুৱে বিশ্ববিদ্যালয়খনৰ অধ্যাপক অধ্যাপিকাসকলৰ লগত মত বিনিময়ৰ লগতে চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰমৰ সন্দৰ্ভত বিস্তৃত আলোচনা কৰে। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ পৰা পূৰ্ণ সহায় সহযোগিতা আগবঢ়াব বুলি মন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰে। সভাত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ হিতেশ ডেকা, পঞ্জীয়ক ডঃ ধ্ৰুৱজ্যোতি বৰুৱাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি আৰ্জেণ্টিনাই ডালাছত অনুষ্ঠিত এখন খেলত জৰ্ডানক 3-1 গ'লত পৰাস্ত কৰে। ইপিনে আলজেৰিয়া আৰু অষ্ট্ৰিয়াৰ মাজত আমেৰিকাৰ কানচাছত অনুষ্ঠিত খেলখন 2-2 গ'লত ড্ৰ হয়। প্ৰতিযোগিতাত আজি নিশা 12:30 বজাত হ'বলগীয়া নকআউট পৰ্যায়ৰ এখন খেলত দক্ষিণ আফ্ৰিকা কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত বেলফাষ্টত অনুষ্ঠিত টি-20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলত ভাৰতে টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছে। আমালৈ বাতৰি অহা পৰলৈকে আয়াৰলেণ্ডে 10 অভাৰত 3টা উইকেট হেৰুৱাই 60 ৰান কৰি খেলি আছে। যোৱা শুকুৰবাৰে অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত আয়াৰলেণ্ডে ভাৰতক 37 ৰানত পৰাস্ত কৰি 1-0 অগ্ৰগতি লাভ কৰে। ভাৰতে এই শৃংখলাত সমতা স্থাপনৰ বাবে আপ্ৰাণ চেষ্টা চলাইছে। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসমৰ বিৰল প্ৰজাতিৰ হাড়গিলা সংৰক্ষণৰ দিশত বিশেষ ভূমিকা পালন কৰা হাড়গিলা আৰ্মীৰ বিষয়ে মন কী বাতত প্ৰকাশ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ পুনৰ নিৰ্মাণ কাৰ্য আৰু ভূমি জৰীপৰ কাম কাজ পৰ্যালোচনা। ৰাষ্ট্ৰীয় পলিঅ' প্ৰতিষেধক দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি শিশুসকলক প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ। জলসম্পদ বিভাগৰ চাকৰি নামত প্ৰবঞ্চনা কৰা এটা চক্ৰ অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ উৎখাত। আৰু ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত বেলফাষ্টত অনুষ্ঠিত টি-20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলত ভাৰতৰ টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত। আমাৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 বজাত।

বাতৰি সৈতে মই ভাস্বতী দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আজি পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত লোৱা নেতৃত্বৰ বাবে ছিচিলিৰ সৰ্বোচ্চ সন্মান গাৰ্ডিয়ান অব দ্য ব্লু হৰিজন প্ৰদান কৰা হয়। গৃহমন্ত্ৰী অমিত শ্বাহ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰধানমন্ত্ৰী মোদীক ছিচিলিৰ সৰ্বোচ্চ সন্মান লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰে। বিগত কেইবাদিনো ধৰি ইউৰোপৰ বহুকেইখন দেশত গ্ৰীষ্ম প্ৰৱাহৰ ফলত সহস্ৰাধিক লোকৰ মৃত্যু হৈছে আৰু ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি গ্ৰুপ এৰ অন্তিম খেলখনত ভাৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। তিনিদিনীয়া ভ্ৰমণসূচীৰে ছিচিলিত যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আজি পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত দ্বীপৰাষ্ট্ৰখনৰ সৰ্বোচ্চ সন্মান গাৰ্ডিয়ান অব দ্য ব্লু হৰিজন প্ৰদান কৰা হয়। ছিচিলিৰ ৰাষ্ট্ৰপতি ডঃ পেট্ৰিক হাৰ্বিডিয়ে প্ৰধানমন্ত্ৰী মোদীক এই সন্মান প্ৰদান কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে উন্নয়নশীল ৰাষ্ট্ৰসমূহত সেউজ আন্দোলনৰ লগতে অৰ্থনৈতিক উন্নয়ন, জলবায়ু সুৰক্ষা, সামুদ্ৰিক সম্পদৰ ব্যৱহাৰ আৰু সৰু দ্বীপৰাষ্ট্ৰসমূহৰ উন্নয়নৰ উচ্চাকাংক্ষা পূৰণৰ নেতৃত্ব লোৱাৰ বাবে তেওঁক এই সন্মানৰ বাবে বিবেচনা কৰা হয়। পৰিৱেশ সুৰক্ষা আৰু জলবায়ু পৰিৱৰ্তনৰ বাবে কাম কৰা প্ৰতিখন দেশৰ নাগৰিকলৈ প্ৰধানমন্ত্ৰীয়ে এই সন্মান উচৰ্গা কৰে। এই সন্মানে আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা, মিছন লাইফ, এক পেৰ মা কে নাম আৰু আন্তঃৰাষ্ট্ৰীয় বিগ কেট সন্মিলনকে ধৰি এখন সেউজ ধৰণী নিৰ্মাণৰ প্ৰতি প্ৰধানমন্ত্ৰী মোদীৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে। এই সন্মানে ভাৰত মহাসাগৰীয় অঞ্চলত পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ দিশত ভাৰতে গ্ৰহণ কৰি অহা বিভিন্ন পদক্ষেপক ছিচিলিৰ অংশীদাৰিত্বক গুৰুত্ব প্ৰদান কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰধানমন্ত্ৰী মোদীক ছিচিলিৰ সৰ্বোচ্চ সন্মান লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। ছিচিলিৰ ৰাষ্ট্ৰপতি ডঃ পেট্ৰিক হাৰ্বিডিয়ে পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত লোৱা নেতৃত্বৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আজি গাৰ্ডিয়ান অব দ্য ব্লু হৰিজন সন্মান প্ৰদান কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে এই সন্মানে পৰিৱেশতন্ত্ৰ পুনৰুজ্জীৱিত কৰাৰ লগতে বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত ভাৰতৰ উত্থানক প্ৰতিফলিত কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ জয়শংকৰে কয় যে ছিচিলিৰ এই সৰ্বোচ্চ সন্মানে জলবায়ু পৰিৱৰ্তন আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ নেতৃত্বৰ লগতে ভাৰত আৰু ছিচিলিৰ অংশীদাৰিত্বত গুৰুত্ব আৰোপ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সামাজিক মাধ্যমৰ এটা বাৰ্তাত উল্লেখ কৰে যে এই সন্মানে শ্ৰীমোদীৰ দূৰদৰ্শী নেতৃত্ব আৰু বিশ্বৰ জলবায়ু পৰিৱৰ্তনৰ প্ৰতি থকা তেওঁৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰে। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত বিশ্বজুৰি ভাৰতৰ সন্মান বৃদ্ধি হৈছে। আজি লাভ কৰা এই সন্মান প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱৰ বিষয় বুলি শ্ৰীসিঙে বাৰ্তাটোত উল্লেখ কৰে। তদুপৰি মন্ত্ৰী পীয়ুষ গোৱেল, মনোহৰ লাল, ডঃ জিতেন্দ্ৰ সিঙকে ধৰি অন্যান্য মন্ত্ৰীসকলেও প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে জলবায়ু সম্বন্ধীয় কাম কাজসমূহ নিৰপেক্ষতা, দায়িত্বশীল আৰু সমতাৰে আগবঢ়াই নিব লাগিব। ছিচিলিৰ ৰাষ্ট্ৰীয় সদনত ভাষণ প্ৰদান কৰি শ্ৰীমোদীয়ে জলবায়ু সুৰক্ষাৰ ক্ষেত্ৰত ইয়াকে মূল বিষয় বুলি অভিহিত কৰে। শ্ৰীমোদীয়ে ভাষণ প্ৰসংগত কয় যে ভাৰত আৰু ছিচিলিয়ে এনে এখন উন্নত বিশ্বৰ আশা কৰে য'ত আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহে বাস্তৱতাক প্ৰতিফলিত কৰে। ভাৰত মহাসাগৰৰ বাবে ভাৰতৰ দৃষ্টিভংগীৰ ক্ষেত্ৰত ছিচিলিয়ে সদায় এক বিশেষ স্থান অধিকাৰ কৰি আছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে ছিচিলিৰ এই স্থানে সময়ৰ লগে লগে অধিক শক্তিশালী ৰূপ লাভ কৰিছে। শ্ৰীমোদীয়ে কয় যে যেতিয়া মানুহে এখন মানচিত্ৰ প্ৰত্যক্ষ কৰে তেতিয়া তেওঁলোকে ছিচিলিক ভাৰত মহাসাগৰত থকা কেইটামান দ্বীপপুঞ্জ হিচাপে দেখা পায়, কিন্তু ভাৰতে ছিচিলিক এনে এখন ৰাষ্ট্ৰ হিচাপে কল্পনা কৰিছে যাৰ সীমা কেৱল সাগৰৰ উপকূলতে সীমিত নহয়, ই তাতকৈও অধিক বিস্তৃত। শ্ৰীমোদীয়ে উল্লেখ কৰে যে প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে ছিচিলিৰ ৰাষ্ট্ৰীয় সদনত ভাষণ প্ৰদান কৰাটো তেওঁৰ বাবে এটি বিশেষ সন্মান। তেওঁ লগতে ছিচিলিৰ সৰ্বোচ্চ সন্মান গাৰ্ডিয়ান অব দ্য ব্লু হৰিজন সন্মান প্ৰদান কৰাৰ বাবে ৰাষ্ট্ৰপতি হাৰ্মনীৰ লগতে ছিচিলিৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰতে জুনত স্বদেশী C-295 শ্ৰেণীৰ বিমানৰ প্ৰথম উৰণেৰে বিমান পৰিবহণ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সাফল্য অৰ্জন কৰা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি আজি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বৰ্তমান দেশত এনেধৰণৰ আৰু 40খন বিমান নিৰ্মাণ কৰি থকা হৈছে।

কয় যে ইয়াৰ ফলত অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ তথা বিমানাকাশ ক্ষেত্ৰই গতি লাভ কৰাৰ লগতে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হৈছে আৰু আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প সুদৃঢ় হৈ উঠিছে। চলিত মাহত কলকাতাত INS দুৰাগিৰি, সংশোধক আৰু অগ্ৰয় নামৰ তিনিখন যুদ্ধ জাহাজ নৌসেনা বাহিনীক অন্তৰ্ভুক্ত কৰা বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে জাহাজ তিনিখনৰ আৰ্হিৰ পৰা নিৰ্মাণলৈকে সকলোখিনি স্বদেশী। তেওঁ কয় যে DRDO ভাৰতীয় উদ্যোগ জগতৰ সহযোগিতাৰে এই ক্ষেপণাস্ত্ৰবিধ বিকশাই তোলা হৈছে। তেওঁ লগতে কয় যে ভাৰত সমুদ্ৰৰ পৰা আকাশলৈ ক্ৰমান্বয়ে আত্মনিৰ্ভৰশীলতাৰ দিশে অগ্ৰসৰ হৈছে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত বিশ্বজুৰি পালন কৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয়েও উল্লেখ কৰে। তেওঁ কয় যে এইবাৰ এই দিৱসৰ সৈতে সংগতি ৰাখি বিশ্বৰ বিভিন্ন দেশৰ 2,500তকৈও অধিক স্থানত জনসাধাৰণে যোগাভ্যাসৰ কাৰ্যসূচীত ভাগ লয়। ৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়াত জনসাধাৰণৰ অংশগ্ৰহণ দেশৰ বাবে অমূল্য সম্পদ বুলি অভিহিত কৰি শ্ৰীমোদীয়ে কয় যে পশ্চিম এছিয়াৰ যুদ্ধৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিলৈ চাই তেওঁ জনোৱা আহ্বানৰ প্ৰতি কিছুমান ঠাইৰ লোকে একতাৰ পৰিচয় দিয়ে আৰু সোণৰ ক্ৰয় তথা বিদেশ ভ্ৰমণ স্থগিত ৰাখে। প্ৰধানমন্ত্ৰীয়ে এইবাৰৰ মন কী বাত অনুষ্ঠানত অন্ধবিশ্বাসৰ বিষয়েও চৰ্চা কৰে। তেওঁ কয় যে মানৱ সমাজত যুগ যুগ ধৰি অন্ধবিশ্বাস প্ৰতীত হৈ আছে। তেওঁ লগতে কয় যে অধিকাংশ ক্ষেত্ৰত অন্ধবিশ্বাস অকল ভুল ধাৰণাৰে নহয় বৰং ইয়াৰ পৰা ভয়ৰ সৃষ্টি হয় আৰু ভয়ে আৱৰি ৰাখিলে সত্যটো দেখা পোৱা নাযায়। প্ৰধানমন্ত্ৰীয়ে লগতে অন্ধবিশ্বাসী ব্যক্তিয়ে কোনোধৰণৰ যুক্তি অবিহনে সিদ্ধান্ত গ্ৰহণ কৰাৰ বিষয় লৈ উদ্বেগ প্ৰকাশ কৰে। অসমৰ কেতবোৰ ঠাইত হাড়গিলা চৰাইক কিদৰে অস্পৃশ্য বুলি গণ্য কৰা হৈছিল বুলি আৰু অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ আনকি হাড়গিলা চৰাইয়ে বাঁহ সজা গছ কাটি দিয়া হৈছিল বুলি তেওঁ প্ৰকাশ কৰে। এনে সময়তে পূৰ্ণিমা দেৱী বৰ্মনে জনসাধাৰণৰ মাজত গভীৰভাৱে শিপাই থকা এই ভুল ধাৰণাবোৰ দূৰ কৰাৰ বাবে সংকল্প লয়। তেওঁ প্ৰকৃতি পৰিষ্কাৰ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা পক্ষীবিধক লৈ মহিলাৰ সৈতে কথা পাতে আৰু বিজ্ঞানৰ আধাৰত তথ্য সহকাৰে ব্যাখ্যা আগবঢ়ায়। ইয়াৰ ফলস্বৰূপে মহিলাসকলে এই অভিযানত যোগদান কৰিবলৈ লয় আৰু গুৰুত্ব পৰিৱৰ্তনৰ সূচনা হয়। হাড়গিলা চৰাইবিধক ৰক্ষা কৰাৰ বাবে ওলাই অহা গ্ৰামাঞ্চলৰ এই হাজাৰ হাজাৰ মহিলাই আজি হাড়গিলা আৰ্মী ৰূপে জনাজাত বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে মেঘালয়ত শিপাৰে প্ৰস্তুত কৰা দলঙৰ বিষয়ে উল্লেখ কৰি কয় যে এনে একোখন দলং নিৰ্মাণৰ বাবে কেইবা দশকৰ প্ৰয়োজন। ৰবৰ গছৰ শিপাসমূহ বছৰ বছৰ ধৰি নিৰ্দিষ্ট আকৃতিলৈ আনি এনে দলং প্ৰস্তুত কৰা হয়। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই দলংসমূহ জীৱিত আৰু সময়ৰ লগে লগে অতি শক্তিশালী হৈ পৰে। এনে দলঙে মেঘালয়ৰ জনসাধাৰণৰ কলাশৈলী আৰু ঐতিহ্যক প্ৰতিফলিত কৰে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে মেঘালয়ৰ এই আকৰ্ষণীয় দলঙক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিবলৈ ইতিমধ্যে আবেদন কৰা হৈছে। অনুষ্ঠানৰ শেষত জল সংৰক্ষণৰ গুৰুত্ব আৰোপ কৰি মন্ত্ৰীয়ে বৰষুণৰ প্ৰতিটোপাল পানী সংৰক্ষণ কৰা উচিত বুলি মন্তব্য কৰে। কেচ দ্য ৰেইন অভিযান মন্থৰ হোৱা উচিত নহয় বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। বিগত কেইবাদিনো ইউৰোপৰ বহুকেইখন দেশত গ্ৰীষ্ম প্ৰৱাহৰ ফলত সহস্ৰাধিক লোকৰ মৃত্যু হৈছে। মহাদেশখনৰ ফ্ৰান্স, জাৰ্মানী আৰু চেক গণৰাজ্যৰ তাপমাত্ৰা যোৱা সপ্তাহত অভিলেখ সংখ্যকভাৱে বৃদ্ধি পাইছে। ফ্ৰান্সৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা অনুসৰি বুধবাৰৰ পৰা দেশখনত অত্যাধিক গৰমৰ বাবে প্ৰায় সহস্ৰাধিক লোকৰ মৃত্যু হৈছে। ICC মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি গ্ৰুপ এৰ অন্তিম খেলখনত ভাৰত আৰু অষ্ট্ৰেলিয়া মুখামুখি হৈছে। টছত জিকি ভাৰতে প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈছে। উল্লেখযোগ্য যে হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে গ্ৰুপ পৰ্যায়ৰ চাৰিখন খেলৰ তিনিখনতে জয়লাভ কৰি গ্ৰুপ এৰ দ্বিতীয় স্থানত আছে। আনহাতে গ্ৰুপৰ চাৰিওখন খেলতে জয়লাভ কৰি অষ্ট্ৰেলিয়া গ্ৰুপ এৰ শীৰ্ষত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আজি পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত লোৱা নেতৃত্বৰ বাবে ছিচিলিৰ সৰ্বোচ্চ সন্মান গাৰ্ডিয়ান অব দ্য ব্লু হৰিজন প্ৰদান কৰা হয়। গৃহমন্ত্ৰী অমিত শ্বাহ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰধানমন্ত্ৰী মোদীক ছিচিলিৰ সৰ্বোচ্চ সন্মান লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰে। বিগত কেইবাদিনো ধৰি ইউৰোপৰ বহুকেইখন দেশত গ্ৰীষ্ম প্ৰৱাহৰ ফলত সহস্ৰাধিক লোকৰ মৃত্যু হৈছে আৰু ICC মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি গ্ৰুপ এৰ অন্তিম খেলখনত ভাৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।

0: বাতৰি পাছতেই উভতি আহিছো যুৱবাণীৰ অনুষ্ঠানৰ মাজলৈ। প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। ষ্টুডিঅ'ত উপস্থিত আছো মই ভাৰ্গৱ কলিতা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো হিপ হিপ হুৰে অনুষ্ঠানটি। আজিৰ অনুষ্ঠানটিত অংশগ্ৰহণ কৰিব বজালী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে। আঁত ধৰিব সুনীতা ডেকা আৰু ঋতুপৰ্ণা চৌধুৰীয়ে।
1: নমস্কাৰ শ্ৰোতাসকল, হিপি ফুৰে অনুষ্ঠানটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ হিপি ফুৰে অনুষ্ঠানটি সজাই তুলিবলৈ আমি উপস্থিত আছোঁ বৰপেটা জিলাৰ বজালী মহাবিদ্যালয়ত। প্ৰিয় শ্ৰোতা, এই মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশিত অনুষ্ঠানটি আপোনালোকে প্ৰথমটি খণ্ডত ইতিমধ্যে শুনিবলৈ পালে। আজি আপোনালোকলৈ আগবঢ়াইছোঁ এই মহাবিদ্যালয়ৰ থলীতে বাণীবদ্ধ কৰা হিপি ফুৰে অনুষ্ঠানটিৰ দ্বিতীয়টি খণ্ড। প্ৰস্তুতা খণ্ডটিৰ প্ৰথমতে আপোনালোকলৈ আগবঢ়াইছোঁ এটি দিহানাম। পৰিৱেশন কৰিব এই মহাবিদ্যালয়খনৰে কেইগৰাকীমান ছাত্ৰীয়ে। আহকচোন তেওঁলোকৰ পৰা জানি লওঁ পুনতে তেওঁলোকৰ পৰিচয়টো।
2: নমস্কাৰ, মোৰ নাম শ্ৰী মাস্মিতা দাস।
3: নমস্কাৰ, মোৰ নাম শ্ৰী অনামিকা দাস।
4: নমস্কাৰ, মোৰ নাম শ্ৰী গৰিমা সিংহা।
5: নমস্কাৰ, মোৰ নাম শ্ৰী মৃদুলা কলিতা।
6: নমস্কাৰ, মোৰ নাম শ্ৰী তুলিকা পাটগেৰে।
7: নমস্কাৰ, মোৰ নাম শ্ৰী পূৰ্ণিমা কাকতি।
8: নমস্কাৰ, মোৰ নাম শ্ৰী কাকু দাস।
9: নমস্কাৰ, মোৰ নাম শ্ৰী জ্যোতিমণি পাটগেৰে।
10: নমস্কাৰ, মোৰ নাম শ্ৰী বৰ্ণালী ডেকা।
11: নমস্কাৰ, মোৰ নাম শ্ৰী ৰূপাঞ্জলী ৰয়।
12: নমস্কাৰ, মোৰ নাম শ্ৰী শিক্ষামণি কলিতা।
13: জয়ে কৃষ্ণক চিন্তি হৰি বল হৰি বল হৰি বল আৰু বাৰ হৰি বল হৰি বল হৰি বল।

0: দাস।
1: নমস্কার, ঋতুপূর্ণ চৌধুরী।
2: নমস্কার, মোৰ নাম শ্ৰী কংকন তালুকদাৰ।
3: নমস্কাৰ, মোৰ নাম দৰ্পণ মেন।
4: নমস্কাৰ, মোৰ নাম পল্লৱী ডেকা।
5: নমস্কাৰ, মোৰ নাম ধীমান মজুমদাৰ।
6: নমস্কাৰ, মোৰ নাম হিমশিখা বাটোৱাৰী।
7: নমস্কাৰ, মোৰ নাম নিকি শৰ্মা।
8: নমস্কাৰ, মোৰ নাম জয়শ্ৰী পাটগিৰি।
9: নমস্কাৰ, মোৰ নাম শ্ৰী অলিস্মিতা দেৱী।
10: প্ৰচেতা আহক, এতিয়া আমি হলি গীতটি শুনো।

0: সচাই খুব সুন্দরকৈ বজালী মহাবিদ্যালয়ের ছাত্র ছাত্রীসকলে হোলী গীতটি পরিবেশন করলে। তোমালোকলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন করলো।
1: প্রিয় শ্রোতা, এই মুহূর্তে আমার মাজত আছে গুৱাহাটী বিশ্ববিদ্যালয়ের যুব মহোৎসবত শ্রেষ্ঠ অভিনেত্রীর খিতাপ অর্জন করা বজালী মহাবিদ্যালয়ের এগারী শিক্ষার্থী। আহকসুন তোর আমি চিনাকি হবেন।
2: নমস্কার, নামটো কোৱা? মোৰ নাম শ্ৰী মৌচুমী দাস, মই বি এ ফিফ ছেম ইকনমিক্স লৈছোঁ। মই এতিয়া যিখন নাটকত মই মানে বেষ্ট এক্ট্ৰেছ হৈছিলোঁ সেইখন নাটকৰ নাম হেপী নিউ ইয়েৰ। মই তাৰে এটা সংলাপে মাতি দিছোঁ। মানুহজনে কিয় বুজি নাপায়ো, আনক দেখি গা পাতি উঠা উৎসৱ আমাৰ দৰে মানুহৰ নহয়। ধান ভাজিবলৈ খোলা নাই, সেইসোপা গিলি এনেকৈ লেবেজান হৈ আহিবলৈ লাজ পাব লাগে। লাচিত বৰফুকা ঐ ৰজা, এতিয়া যে তোমাৰ ঘৰৰ চৌকা নজ্বলে তাৰ হিচাপ কোনে ৰাখিব? জ্ঞান শূন্য নিজৰ ঘৰখনক পাহৰি আমাক লোকখনে ৰাখি আমাক কন্দুৱাই কন্দুৱাই এনে কৰিবলৈ লাজ পাব লাগে। বুজিলোঁ, হেপী নিউ ইয়েৰ কি বস্তু বুজিলোঁ। মোক আৰু বুজাব নালাগে। যিটো বাপেক পুতেক একেলগে মদ খাব পাৰে, সেৱা সন্মানৰ সলনি মানুহে মানুহক হেণ্ডছেক দিব পাৰে, য'ত সেৱা ভক্তিৰ কোনো মূল্য নাথাকে, তাকে হেপী নিউ ইয়েৰ বোলে। আমাক এই উৎসৱৰ কোনো প্ৰয়োজন নাই।
1: ধন্যবাদ।
0: প্ৰিয় শ্ৰোতা, এইবাৰ আপোনালোকলৈ আগবঢ়াইছোঁ নেপালী আৰু ৰাভা ভাষাত সংমিশ্ৰিত এটি পৰম্পৰাগত গীত। পুনৰতে আহকচোন, তেওঁলোকৰ লগত চিনাকি হ'লোঁ। তোমাৰ নামটো?
3: নিকি শৰ্মা।
4: কৰিশ্মা দেৱী।

0: ধন্যবাদ
1: ধন্যবাদ প্রসূতা, এখানে আসুন আমি বাদ্যযন্ত্রৰ শিল্পীসকলৰ লগত পরিচয় হলো।
2: নমস্কার, মই হৈছো কৃষণ জ্যোতি বৰুৱা, মই ৰাভা ঢোল বজাইছো।
3: নমস্কার, মই মঞ্জিত মালাগৰ বাহি বজাইছো।
4: নমস্কার, মোৰ নাম শ্ৰী দীপংকৰ তালুকদাৰ, মই খুঁটি তাল বজাইছো।
1: ধন্যবাদ। প্ৰিয় শ্ৰোতা, এই মুহূৰ্তত আমাৰ মাজত উপস্থিত আছে এইখন মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী, আহকচোন তেওঁৰ পৰা আমি তেওঁৰ পৰিচয়টো জানো।
5: নমস্কাৰ, মোৰ নাম ভাগ্যশ্ৰী তালুকদাৰ, মই ৰবীন্দ্ৰ সংগীত গাবলৈ লৈছোঁ।

0: বহুত বহুত ধন্যবাদ। সঁচাই বাইদেউগৰাকীয়ে বহুত সুন্দৰকৈ গীতটি পৰিৱেশন কৰিলে। প্ৰিয় শ্ৰোতা, এইবাৰ আপোনালোকক চিনাকি কৰাই দিব ওলাইছোঁ বাদ্যযন্ত্ৰ শিল্পীসকলক।
1: মই হাৰমনিয়াম প্লে কৰি আছোঁ, নৱজ্যোতি কাশ্যপ। আৰু আমাৰ তবলাত আছে আমাৰ পাঠশালাৰেই অতি পুৰণি শিল্পী ৰূপেন দাস। আমাৰ গীটাৰত আছে বজালী কলেজৰ ষ্টুডেণ্ট সৌৰভ নাথ।
0: ধন্যবাদ। প্ৰিয় শ্ৰোতা, এই মুহূৰ্তত মই মোৰ মাইক্ৰফোনটো মোৰ সতীৰ্থ ঋতুপূৰ্ণালৈ আগবঢ়াইছোঁ।
2: ধন্যবাদ সুনীতা। প্ৰস্তুত আমাৰ মাজত উপস্থিত আছে এই মহাবিদ্যালয়খনৰ এগৰাকী ছাত্ৰ। আমি তেখেতৰ পৰা জানি লওঁ, আহকচোন তেখেতৰ পৰিচয়টো। তোমাৰ নামটো জনাবা।
3: নমস্কাৰ, দীপজ্যোতি দাস।
2: তুমি আজি আমাক কি পৰিৱেশন কৰি শুনাবা?
3: গজল এটা গাম, আজ জানে কি জিদনাকৰ।

ইমানপৰে শ্ৰোতাসকলে হি ভি ভুৰে অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিলে বজালী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল সুনীতা ডেকা আৰু ঋতুপৰ্ণা চৌধুৰীয়ে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হোৱাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই ভাৰ্গৱ কলিতাই আজিলৈ ইমানতেই বিদায় মাগিছোঁ। নমস্কাৰ।

0: পৰে যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী শুনিলে। আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729.9 মিটাৰ 1035 কিলোহাৰ্টজ এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজ আৰু ডিয়াৰিং ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত এই আকাশবাণী গুৱাহাটীৰ মহাবাহ আৰু প্ৰাগজ্যোতিষপুৰ দিনৰ 11 বজাত প্ৰচাৰিত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ। এই ভাষান্তৰ অসমৰ আকাশবাণী কেন্দ্ৰসমূহে ৰিলে কৰি শুনাইছে।
2: মোৰ প্ৰিয় দেশবাসী, নমস্কাৰ। মন কী

বাতৰ জৰিয়তে আপোনাৰ খবৰ সৈতে পুনৰবাৰ জড়িত হবলৈ পাই মই আনন্দিত হৈছো। 2026 বৰ্ষৰ আধা শেষ হবৰে হৈছে। বিগত এই ছমাহত আমি মন কী বাতত দেশবাসীৰ অনেক অভিজ্ঞতা সম্পৰ্কে চৰ্চা কৰিলো। জুন মাহতো দেশে এনে কিছু অভিজ্ঞতা আহৰণ কৰিছে যিসমূহে দেশবাসীক গৌৰৱান্বিত কৰিব। এই সফলতা দেশৰ সুৰক্ষা আৰু আত্মনিৰ্ভৰশীলতাৰ সৈতে জড়িত। অলপতে মই কলকাতাত আয়োজিত নৌসেনাৰ এটি অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ পাইছিলো। তাত INS দুনাগিৰি, INS সংশোধক আৰু INS অগ্ৰয়ক ভাৰতীয় নৌসেনাৰ অন্তৰ্ভুক্ত কৰা হ'ল। এই জাহাজৰ নিৰ্মাণ তথা ডিজাইন সকলো দেশীয়। বন্ধুসকল, জুন মাহতেই বিমান পৰিবহণৰ ক্ষেত্ৰতো দেশে সফলতা লাভ কৰিছে। C-295 বিমানখন সম্পূৰ্ণৰূপে ভাৰতত নিৰ্মিত আৰু C-295 বিমানখনে প্ৰথম উৰণ সমাপ্ত কৰিছে। এনে আৰু 40খন বিমান ভাৰতত নিৰ্মাণ কৰা হৈছে। ইয়াৰ জৰিয়তে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ লগতে এৰোস্পেচ খণ্ডই নতুন শক্তি লাভ কৰিছে, সংস্থাপনৰ সুযোগ বাঢ়িছে, লগতে আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প শক্তিশালী হৈছে। এই মাহতেই DRDOই স্বদেশী লং ৰেঞ্জ লেণ্ড এটেক ক্ৰুজ মিছাইলৰ সফল পৰীক্ষণ কৰিছে। ইয়াক DRDOৰ প্ৰয়োগশালা আৰু ইণ্ডিয়ান ইণ্ডাষ্ট্ৰিজ পাৰ্টনাৰ্ছৰ সহযোগত নিৰ্মাণ কৰা হৈছে। অৰ্থাৎ আজি সমুদ্ৰৰ পৰা আকাশলৈ আমাৰ ভাৰত অধিক সুৰক্ষিত আৰু আত্মনিৰ্ভৰশীল হৈছে। বন্ধুসকল, জুন মাহত আৰু এটি অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। এই অনুষ্ঠানত সমগ্ৰ বিশ্বই ভাৰতৰ সৈতে জড়িত হৈছিল। অনুষ্ঠানটি আছিল আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। এইবাৰ পৃথিৱীৰ 2500তকৈও অধিক স্থানত যোগৰ বিভিন্ন অনুষ্ঠান আয়োজন কৰা হৈছিল। আমাৰ দেশত কোটি কোটি জনতাই বিভিন্ন স্থানত যোগাভ্যাসত ভাগ লৈছিল। এই মাহতেই আহমেদাবাদত আয়োজিত বিশ্ব যোগাসন চেম্পিয়নশ্বিপৰ বিষয়েও চৰ্চা কৰা হৈছে। ইয়াত ভাৰতে সৰ্বমুঠ 114টা পদক লাভ কৰিবলৈ সক্ষম হৈছে, ইয়াৰে 102টা স্বৰ্ণ পদক। ভাৰত এই চেম্পিয়নশ্বিপৰ পদক তালিকাৰ প্ৰথম স্থানত আছে। মই সকলো বিজয়ী খেলুৱৈক অভিনন্দন জ্ঞাপন কৰিছো। বন্ধুসকল, যিকোনো ৰাষ্ট্ৰৰে আত্মা সেই দেশৰ লোকসকল। যেতিয়া সেই দেশৰ লোকে কোনো সংকল্প লয়, তেতিয়া কোনো শক্তিয়েই তেওঁলোকক লক্ষ্যপথৰ পৰা বিচলিত কৰিব নোৱাৰে। ৰাষ্ট্ৰ নিৰ্মাণত জনসাধাৰণৰ অংশগ্ৰহণৰ এই শক্তি ভাৰতৰ বৃহৎ সম্পদ। এয়া আমি বাৰে বাৰে অনুভৱ কৰিছো। বন্ধুসকল, পশ্চিম এছিয়াত হোৱা যুদ্ধৰ পৰিৱেশ দেখি মই দেশবাসীক এটি অনুৰোধ কৰিছিলো। মই কৈছিলো, যদি সম্ভৱ কিছুদিনলৈকে সোণ কিনাৰ পৰা বিৰত থাকক। মই দেশবাসীক কৈছিলো, বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকক। লগতে কাৰ্পুলিঙক উৎসাহিত কৰাৰ কথাও কৈছিলো। মই কৃষকসকলক ৰাসায়নিক সাৰমুক্ত খেতিৰ লগতে খেতি ৰক্ষাৰ বাবে প্ৰাকৃতিক জৈৱিক সাৰ অধিক হাৰত প্ৰয়োগৰ বাবে অনুৰোধ কৰিছিলো। বন্ধুসকল, মই দেশৰ প্ৰতিগৰাকী নাগৰিকৰ ওচৰত কৃতজ্ঞ যে তেওঁলোকে মোৰ আহ্বান সমৰ্থন কৰাই নহয় সকলো দিশতে সহযোগিতা আগবঢ়াইছে। মোলৈ বহু পৰিয়ালে বাৰ্তা প্ৰেৰণ কৰি তেওঁলোকৰ মনৰ ভাৱ ব্যক্ত কৰিছে। বহু পৰিয়ালে ঘৰৰ বিয়াত এইবাৰ সোণ নিকিনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰয়োজন হলে পুৰণি সোণ ব্যৱহাৰ কৰি নতুন গহনা বনোৱাৰ সিদ্ধান্ত লৈছে। বহু লোকে এইবাৰ বিদেশ ভ্ৰমণ বাতিল কৰাৰ কথাও ছ'চিয়েল মিডিয়াত উল্লেখ কৰিছে। বন্ধুসকল, কাৰ্পুলিঙৰ বিষয়েও অনেকে নিজৰ অনুভৱ ব্যক্ত কৰিছে। যিসকল লোকে প্ৰতিদিনে একে দিশতে নিজ নিজ বাহনেৰে গৈছিল, এতিয়া তেওঁলোকে একেলগে যাবলৈ লৈছে। সম্ভৱ হলে বাছ আৰু মেট্ৰ'ৰ সুবিধা গ্ৰহণ কৰিছে। ইয়াৰ জৰিয়তে পেট্ৰল আৰু ডিজেলৰ ৰাহি হৈছে। এইদৰে দেশৰ বিভিন্ন প্ৰান্তত জৈৱিক সাৰৰ প্ৰচলন বৃদ্ধি পোৱাৰো খবৰ পোৱা গৈছে। বন্ধুসকল, আমি সকলো ভাৰতীয়ই একেলগ হৈ এই বিশ্বজনীন সংকটৰ মুখামুখি হোৱা কথাটোৱে মোক আনন্দিত কৰিছে। মই বিশ্বাস কৰো, জনসাধাৰণৰ অংশগ্ৰহণৰ এই শক্তিয়ে আমাক শক্তিশালী কৰিব, সফল কৰিব। মোৰ প্ৰিয় দেশবাসী, আমাৰ দেশত জন্মদিন, বিবাহ, পাৰিবাৰিক বিভিন্ন অনুষ্ঠানৰ লগতে সামাজিক উৎসৱ উদযাপন কৰা হয়। প্ৰতিটো পৰিয়ালে তেওঁলোকৰ আনন্দৰ ভাগ আনকো দিব বিচাৰে। সকলোৱে আলহীক উপহাৰো দিয়ে। বন্ধুসকল, মহাৰাষ্ট্ৰৰ নান্দেৰৰ এটি পৰিয়ালে নিজ আনন্দ ভগোৱাৰ বাবে এনে এটি কাম কৰিলে যে সি এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে।
নান্দেড়ৰ বাহাদুৰপুৰা গাঁৱত বাস কৰে পেঠকৰ পৰিয়াল। তেওঁলোকে ভাবিলে যদি আনন্দ ভাগ কৰিবই বিচাৰিছো তেনেহলে এনে বস্তু দিয়া যাওক যি বিপদৰ সময়ত কোনো পৰিয়ালৰ সহায় হয়। নিজ ঘৰৰ বিবাহ অনুষ্ঠান উপলক্ষে এই পৰিয়ালটিয়ে গাঁৱৰ প্ৰায় 3,500 লোকৰ দুৰ্ঘটনা বীমাৰ ব্যৱস্থা কৰে। প্ৰতি ব্যক্তিকে 1,00,000 টকাৰ বীমা সুৰক্ষা প্ৰদান কৰা হয়। এই কাৰ্যৰ আঁৰৰ কাহিনী অন্তৰ চুই যোৱা। তেওঁলোকে দেখিছিল কোনো দুৰ্ঘটনাৰ পাছত এটি পৰিয়ালে কঠোৰ সংগ্ৰাম কৰিবলগীয়া হয়। এনে সময়ত এটি সৰু সহায় এটা ডাঙৰ সাহস হৈ পৰে। বন্ধুসকল, চৰকাৰে দেশৰ কোটি কোটি পৰিয়াললৈ সুৰক্ষা কবচ আগবঢ়াইছে। প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা আঁচনিৰ অধীনত এবছৰত মাত্ৰ 20 টকা প্ৰিমিয়াম দি 2,00,000 টকালৈকে দুৰ্ঘটনা বীমাৰ সুযোগ লাভ কৰিব পৰা যায়। এতিয়ালৈকে এই আঁচনিৰ জৰিয়তে 58 কোটিতকৈও অধিক লোকে সুবিধা লাভ কৰিছে। ইয়াৰে 28 কোটি আমাৰ মাতৃ, ভগ্নী, কন্যা, মহিলাসকল। এই আঁচনিৰ অধীনত এতিয়ালৈ পোৱা তথ্য অনুসৰি পীড়িত পৰিয়ালে 3,700 কোটি টকাতকৈও অধিক সাহায্য লাভ কৰিছে। সেইদৰে প্ৰধানমন্ত্ৰী জীৱনজ্যোতি বীমা আঁচনিও গুৰুত্বপূৰ্ণ। পৰিয়ালৰ কোনো লোকৰ মৃত্যু হলে এই বীমাৰ জৰিয়তে সেই পৰিয়ালে 2,00,000 টকাৰ বীমা সুবিধা লাভ কৰিব। ইয়াৰ বাৰ্ষিক প্ৰিমিয়াম মাত্ৰ 436 টকা, অৰ্থাৎ এদিনত প্ৰায় 1.5 টকাকৈ। ইয়াৰ জৰিয়তে দেশৰ প্ৰায় 11,00,000 পৰিয়ালে প্ৰায় 22,000 কোটি টকাৰ সাহায্য লাভ কৰিছে। এয়া এটা বৃহৎ পৰিমাণ। এই পৰিমাণৰ আঁৰত 00,00,000 পৰিয়ালৰ নিজা নিজা কাহিনী আছে। ক'ৰবাত কোনো মাতৃয়ে নিজ সন্তানৰ শিক্ষা আগবঢ়াই লৈ যোৱাত সহায় লাভ কৰিছে। ক'ৰবাত হয়তো কোনো পত্নীয়ে ঘৰৰ দায়িত্ব লোৱাৰ ক্ষেত্ৰত সকাহ পাইছে। বন্ধুসকল, বহু সময়ত এটা বৃহৎ সুৰক্ষাৰ শুভাৰম্ভ অতি সৰু ৰাশি আৰু এটি ক্ষুদ্ৰ পদক্ষেপেৰেই হ'ব পাৰে। এটি সৰু সিদ্ধান্তই এটা বৃহৎ পৰিৱৰ্তন সাধিব পাৰে। মই আপোনালোক সকলোকে আহ্বান জনাওঁ, আপোনালোকেও নিজৰ পৰিয়ালৰ সৈতে এই আঁচনিসমূহৰ বিষয়ে আলোচনা কৰক। মোৰ প্ৰিয় দেশবাসী, মন কী বাতত এইবাৰ এনে এটা বিষয়ে ক'বলৈ লৈছোঁ যি স্মৰণাতীত কালৰে পৰা আমাৰ মনত নিগাজিকৈ ঘৰ পাতি লৈছে। বিষয়টো হ'ল অন্ধবিশ্বাস। অন্ধবিশ্বাস কেৱল ভুল ধাৰণাই নহয়, অন্ধবিশ্বাসে মনত শংকাৰ জন্ম দিয়ে আৰু ভয়ে যেতিয়া মনটো গ্ৰাস কৰি পেলায় মানুহে সত্যটো চাবলৈ অস্বীকাৰ কৰে। অন্ধবিশ্বাসৰ কবলত পৰি মানুহে বিনা তৰ্কে সত্য কি নজনাকৈ এটা সিদ্ধান্তত উপনীত হয় আৰু ইয়াৰ ফল অতি ক্ষতিকাৰক হৈ পৰে। একেখন সমাজতে আকৌ এনে লোকো নথকা নহয় যি যুক্তিৰ আধাৰত বিজ্ঞানসন্মত দৃষ্টিৰে নিজস্ব অভিজ্ঞতাৰে বিষয়টোক প্ৰত্যাহ্বান জনায়। অন্ধবিশ্বাসৰ পৰা বিশ্বাসলৈ যি যাত্ৰা সেয়া সহজ নহয়। আজি মই এনে এটি সফল যাত্ৰাৰ বিষয়ে আপোনালোকক ক'ব খুজিছোঁ। বন্ধুসকল, অসমত এবিধ পক্ষী পোৱা যায়। সেই পক্ষীবিধৰ নাম হ'ল হাড়গিলা। হাড়গিলা এবিধ দুষ্প্ৰাপ্য পক্ষী। প্ৰকৃতি পৰিষ্কাৰকৰণত হাড়গিলাই এটি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। কিন্তু অসমৰ কোনো কোনো অঞ্চলত সুদীৰ্ঘ সময় জুৰি এই পক্ষীবিধক অশুভ জ্ঞান কৰা হৈছিল। মানুহে ওচৰত এই পক্ষীবিধক দেখা পালে ভাল পোৱা নাছিল। বহু সময়ত আনকি হাড়গিলাই বাঁহ সজা গছবোৰ কাটি পেলোৱা হৈছিল। ভাবি চাওকচোন, কেনেকৈ প্ৰকৃতিক পৰিষ্কাৰ কৰি ৰখা হাড়গিলা মানুহৰ ভয় বা শংকাৰ চিকাৰ হৈ পৰিবলগা হৈছিল। এনে সময়তে এই ঘটনাসমূহ জীৱবিজ্ঞানী পূৰ্ণিমা দেৱী বৰ্মনৰ দৃষ্টিগোচৰ হ'ল। তেওঁ মানুহৰ মনৰ এই ভুল ধাৰণাক শুধৰোৱাৰ সংকল্প গ্ৰহণ কৰিলে। তেওঁ মহিলাসকলৰ সৈতে আলোচ কৰিলে, মানুহক বিজ্ঞানসন্মতভাৱে কথাবোৰ বুজালে আৰু লাহে লাহে মহিলাসকলে এই অভিযানত যোগ দিবলৈ ল'লে। তাৰ পাছতেই এটি মহৎ পৰিৱৰ্তনৰ সূচনা হ'ল। এসময়ত যিটো পক্ষীক অশুভ জ্ঞান কৰি খেদাই পঠোৱা হৈছিল, সেই পক্ষীটোৱেই এতিয়া এখন গাঁৱৰ পৰিচায়ক হৈ পৰিল। হাড়গিলা সংৰক্ষণৰ বাবে হেজাৰ হেজাৰ গঞা মহিলা ওলাই আহিল, যাক আজি আমি হাড়গিলা আৰ্মি নামেৰে জানো। এই মহিলাসকলে সমাজৰ সৈতে সংঘৰ্ষ কৰিবলগীয়াও হৈছিল। সমাজখনক বিষয়টো বুজাবলৈ তেওঁলোকে দিন ৰাতি একাকাৰ কৰি কাম কৰিবলগা হৈছিল। এইদৰেই অন্ধবিশ্বাসক তেওঁলোকে আঁতৰাই পঠিয়াবলৈ সক্ষম হৈছিল। তেওঁলোকে এই কথা প্ৰতীয়মান কৰিলে যে তথ্য আৰু যুক্তি সহকাৰে কথাবোৰ বুজাব পাৰিলে শতিকা পুৰণি ভাৱধাৰাৰো পৰিৱৰ্তন ঘটাব পাৰি। বন্ধুসকল, মই প্ৰায়েই কওঁ যে যি খেলে তেওঁ ফুল এপাহৰ দৰে ফুলিও উঠে। দেশত আজি যুৱ খেলুৱৈৰ সংখ্যা

আপোনাৰ ৰূপত বৃদ্ধি পাবলৈ ধৰিছে। তেওঁলোকে খেলিছেও, লগতে নিজক বিকশায়ো তুলিছে। পূৰ্বতকৈ অধিক সংখ্যক যুৱ খেলুৱৈয়ে এতিয়া খেলক জীৱিকাৰূপে গ্ৰহণ কৰিছে। নাগালেণ্ডৰ এনে দুটি মনোগ্ৰাহী প্ৰয়াসৰ বিষয়ে মই জানিবলৈ পাইছো। প্ৰথমটো হ'ল নাগালেণ্ড বেবী লীগ। নামটো শুনি আপোনালোকে চাগে ভাবিছে এয়া নিশ্চয় সৰু ল'ৰা ছোৱালীৰ মাজৰ কিবা এটা সাধাৰণ প্ৰতিযোগিতা হ'ব। কথাটো কিন্তু তেনে নহয়। ই হৈছে 5 বছৰৰ পৰা 12 বছৰ বয়সৰ সৰু সৰু ফুলকমলীয়া ল'ৰা ছোৱালীৰ মাজত হোৱা এখন অসাধাৰণ ফুটবল প্ৰতিযোগিতা। এই ফুটবল প্ৰতিযোগিতাখনিয়ে সৰু সৰু ল'ৰা ছোৱালীহঁতৰ প্ৰতিভা বিকাশত সহায় কৰাৰ লগতে তেওঁলোকক এটা পৰিচয় দিবলৈও সক্ষম হৈছে। নাগালেণ্ডৰ বহু সংখ্যক শিশুক এই প্ৰতিযোগিতাখনে সামৰি লৈছে। 5 বছৰৰ পৰা 12 বছৰ বয়সৰ ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিব পৰা এই প্ৰতিযোগিতাখনে ইতিমধ্যে 3 বছৰ সম্পূৰ্ণ কৰিছে। শিশুসকলৰ মনতো এই প্ৰতিযোগিতাখনে প্ৰভাৱ বিস্তাৰ কৰিছে। বন্ধুসকল, নাগালেণ্ডত আৰু এটা অতি সুন্দৰ প্ৰচেষ্টা চলি আছে। ইয়াৰ নাম হৈছে নাগালেণ্ড উইমেন ফাটছেল লীগ। আপোনালোকৰ বাবে ফাটছেল নামটো নিশ্চয় নতুন। ইয়াক ইনডোৰ ফুটবল বুলিও ক'ব পাৰি। এই খেলত এটা দলত কেৱল 5 জন খেলুৱৈ থাকে। খেলপথাৰখনো ফুটবলৰ খেলপথাৰতকৈ বহুত সৰু, সেইবাবে খেলুৱৈসকলে তাৎক্ষণিক সিদ্ধান্ত ল'বলগীয়া হয়। তেওঁলোকে খেলৰ কৌশল আৰু দক্ষতাৰ পূৰ্ণ প্ৰয়োগ কৰিবলগীয়া হয়। নাগালেণ্ডৰ উইমেন ফাটছেল লীগে আমাৰ জীয়ৰীহঁতক নিজৰ নিজৰ প্ৰতিভা প্ৰকাশৰ চমৎকাৰ সুযোগ প্ৰদান কৰিছে। এনে অভূতপূৰ্ব প্ৰয়াসৰ বাবে মই নাগালেণ্ডবাসীৰ শলাগ লৈছো। এনে প্ৰচেষ্টাই দেশৰ অন্য অংশৰ লোকসকলকো প্ৰেৰণা যোগায়। বন্ধুসকল, এয়া প্ৰযুক্তিৰ সময়। প্ৰতিদিনেই নতুন নতুন গৱেষণা হৈ আছে, নতুন নতুন AI উদ্ভাৱন আমি দেখা পাইছো। এই পৰিপ্ৰেক্ষিতত এটা নতুন প্ৰশ্নই ভুমুকি মাৰিছে। প্ৰশ্নটো অতিশয় গুৰুত্বপূৰ্ণ। সেয়া হ'ল AIৰ সন্মুখত মানুহৰ উদ্ভাৱনী শক্তিক কেনেকৈ বচাই ৰখা যায়। নিত্য নতুন প্ৰযুক্তিৰে আগবঢ়াৰ এই সময়ত আমি আমাৰ শিপাৰ সৈতে কেনেকৈ সংযুক্ত হৈ থাকোঁ। নালন্দা বিশ্ববিদ্যালয়ে এই প্ৰশ্নসমূহৰ সমাধান বিচাৰি উলিয়াইছে। 1000 বছৰৰো অধিক পুৰণি আমাৰ নালন্দা বিশ্ববিদ্যালয়ে এটি নতুন অৱতাৰেৰে ভাৰতৰ ভাগ্য নিয়ন্তাৰূপে দেখা দিছে। 2 বছৰ পূৰ্বে নালন্দা বিশ্ববিদ্যালয় নতুন ৰূপত জনসাধাৰণৰ হাতত অৰ্পণ কৰাৰ মই সুযোগ লাভ কৰিছিলোঁ। নালন্দা বিশ্ববিদ্যালয়ে আমাৰ পৰম্পৰাগত শাস্ত্ৰাৰ্থ অৰ্থাৎ সত্য অন্বেষণৰ বৌদ্ধিক তথা ধৰ্মীয় আলোচনাচক্ৰক পুনৰুজ্জীৱিত কৰিছে। শাস্ত্ৰাৰ্থ হ'ল আমাৰ পৰম্পৰা। দাৰ্শনিক আৰু ধৰ্মীয় এই আলোচনা কেৱল নিজৰ মত প্ৰকাশৰেই মাধ্যম নহয়, ই হৈছে চিন্তন মন্থনৰো এটি অনুশাসিত পদ্ধতি। ইয়াত তৰ্কৰ লগতে তথ্য সহকাৰে নিজৰ মত দাঙি ধৰাটো অতিশয় জৰুৰী। বিষয়টো সম্পৰ্কে দক্ষ, পাৰদৰ্শী আৰু নিপুণ হ'লেহে সেয়া সম্ভৱপৰ হয়। অন্যৰ চিন্তাধাৰা ধৈৰ্য সহকাৰে শুনাৰ আৰু বুজাৰ শিকনিও শাস্ত্ৰাৰ্থ প্ৰক্ৰিয়াৰ জৰিয়তে আমি লাভ কৰিব পাৰোঁ। নালন্দা বিশ্ববিদ্যালয়ে দীক্ষান্ত সমাৰোহত এই প্ৰক্ৰিয়াটো অন্তৰ্ভুক্ত কৰাত মই আনন্দিত হৈছো। ইয়াত অংশগ্ৰহণ কৰা প্ৰায় আধা সংখ্যক ছাত্ৰ ছাত্ৰীয়ে আছিল বিদেশৰ ছাত্ৰ ছাত্ৰী। এটি প্ৰাচীন পৰম্পৰাক আজিৰ সময়ৰ সৈতে খাপ খুৱাই লোৱাৰ এই প্ৰচেষ্টা অতি প্ৰশংসনীয়। ইয়াৰ বাবে মই নালন্দা বিশ্ববিদ্যালয়ক অভিনন্দন জনাইছো। দেশৰ আন বিশ্ববিদ্যালয়সমূহক মই আহ্বান কৰিছো তেওঁলোকেও যাতে এই ধৰণৰ বিষয় লৈ চিন্তা চৰ্চা আৰম্ভ কৰে। বন্ধুসকল, যুৱক যুৱতীসকলক নতুন প্ৰযুক্তি কৌশলৰ বাবে সাজু কৰি তোলাৰ আন এটি সুন্দৰ প্ৰচেষ্টা বৰ্তমান চলি আছে। দিল্লীত থকা কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ে কৃত্ৰিম বুদ্ধিমত্তা আৰু ডেটা ছায়েন্স শাখাত BTech পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ উদ্যোগ লৈছে। আধুনিক প্ৰযুক্তিৰ পৰম্পৰাগত ভাৰতীয় জ্ঞানৰ সৈতে সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত ই এটি গুৰুত্বপূৰ্ণ পদক্ষেপ। ইয়াৰ দ্বাৰা ভাৰতীয় ভাষাসমূহৰ বাবে নতুন AI টুলছ বিকাশত অগ্ৰগতি লাভ কৰিব পৰা যাব। আমাৰ প্ৰাচীন গ্ৰন্থ আৰু পাণ্ডুলিপিসমূহক ডিজিটেল ৰূপত সংৰক্ষণ কৰাৰ ক্ষেত্ৰতো ই নতুন গতি দিব। মই কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ক এই প্ৰচেষ্টাৰ বাবে শুভকামনা জনাইছো। বন্ধুসকল, আজি ভাৰতীয় সংস্কৃতি বিশ্বৰ বিভিন্ন প্ৰান্তলৈ বিস্তাৰিত হৈছে। আমাৰ গীত, সংগীত আৰু আধ্যাত্মিক দৰ্শনক বিভিন্ন দেশৰ লোকে আঁকোৱালি লৈছে। ভাৰতৰ পৰা বহু 1000 কিলোমিটাৰ নিলগত কেৰিবিয়ান সাগৰত
ডমিনিকান ৰিপাব্লিক নামেৰে এখন দেশ আছে। সেই দেশত থকা ভাৰতীয় মূলৰ লোকৰ সংখ্যা 100 বা তাতকৈও কম হ'ব। তৎসত্ত্বেও ভাৰতীয় সংস্কৃতি আৰু আধ্যাত্মিকতাৰ প্ৰসাৰৰ বাবে সেই দেশত এটি সুন্দৰ প্ৰচেষ্টা দেখা গৈছে। সেই দেশত স্পেনিছ ভাষী কিছু লোকে ব্ৰহ্মকমল ডমিনিকানা নামে এটি দল গঠন কৰিছে। এই দলৰ সদস্যসকলে বৈদিক সাহিত্যৰ অধ্যয়ন কৰিবলৈ লৈছে। তেওঁলোকে বৈদিক মন্ত্ৰৰ উচ্চাৰণো শিকিছে। ইয়াৰ বাবে তেওঁলোকে কোনো আনুষ্ঠানিক প্ৰশিক্ষণ লোৱা নাই, কিন্তু তেওঁলোকে অডিঅ' ৰেকৰ্ডিং শুনি বৈদিক মন্ত্ৰৰ প্ৰকৃত উচ্চাৰণ আয়ত্ত কৰিছে। আজি তেওঁলোকে বহু মন্ত্ৰ সঠিকভাৱে জপ কৰিব পৰা হৈছে। ইয়াৰ ভিতৰত পুৰুষ সূক্তম, শ্ৰী সূক্তম, শ্ৰী ৰুদ্ৰম, দুৰ্গা সূক্তম আৰু দেৱী মহাত্ময়ম অন্যতম। ভাৰতৰ পৰা ইমান নিলগত থাকিও ভাৰতীয় পৰম্পৰাৰ চৰ্চাৰ এই প্ৰচেষ্টা অতি প্ৰেৰণাদায়ক। মই ব্ৰহ্মকমল ডমিনিকান আৰু তেওঁলোকৰ সদস্যসকলক তেওঁলোকৰ এই প্ৰয়াসৰ বাবে শুভকামনা জনাইছো। ভাৰতীয় সংস্কৃতিক লোকপ্ৰিয় কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰা সকলো ব্যক্তিকে মই আন্তৰিকভাৱে প্ৰশংসা কৰিছো। মোৰ প্ৰিয় দেশবাসী, মেঘালয় ৰাজ্যৰ পৰিচয় হৈছে মেঘ আৰু প্ৰাকৃতিক সৌন্দৰ্য। মেঘালয়লৈ যোৱা প্ৰত্যেক ব্যক্তিয়েই সেই ৰাজ্যৰ লোকৰ আতিথ্য আৰু সহৃদয়তাক বহুদিনলৈ মনত ৰাখে। কিন্তু মেঘালয়ৰ আন এটি বিশেষত্বৰ বিষয়ে মই আজি আলোচনা কৰিব বিচাৰিছো। সেয়া হৈছে মেঘালয়ৰ ৰুট ব্ৰিজ। এই ৰুট মানে ৰাস্তা বা পথ নহয়, ই হৈছে গছৰ শিপা। এই ৰুট ব্ৰিজৰ কাহিনী অতি আমোদজনক। এই ৰুট ব্ৰিজ কেইটিমান দিন বা বছৰত নিৰ্মাণ হোৱা নাই। ইয়াক নিৰ্মাণ কৰোঁতে বহু দশক সময় লাগিছিল। ৰবৰ গছৰ শিপাসমূহক অতি ধীৰে ধীৰে নিৰ্দিষ্ট দিশত চালিত কৰা হৈছিল। শিপাসমূহৰ একোটা গোটক জুৰি, নিজৰা আদি জলধাৰাৰ এটিপাৰৰ পৰা আনটো পাৰলৈ সঞ্চালিত কৰা হৈছিল। সময়ৰ সোঁতত এই গছৰ শিপাৰ সমষ্টিয়েই এখন সেতু বা দলং হৈ পৰিছিল। এই ব্ৰিজসমূহৰ আন এটা বিশেষত্ব হৈছে এইবোৰ জীৱন্ত। সময়ৰ অগ্ৰগতিৰ লগে লগে এই সেতুবোৰ অধিক সুদৃঢ় হৈ পৰে। ইয়াৰ মাজেৰে মেঘালয়ৰ লোকসকলৰ সৃজনীশীলতাৰ পৰিচয় পোৱা যায়। প্ৰকৃতিৰ প্ৰতি অসামান্য প্ৰেম আৰু দীৰ্ঘদিনীয়া ধৈৰ্য আৰু শ্ৰমৰ দ্বাৰা এই ব্ৰিজসমূহ সৃষ্টি হয়। এই ব্ৰিজসমূহে আমাক ইয়াকেই কয় যে প্ৰকৃতিৰ সৈতে সহ অৱস্থান কৰি মানুহে বহু আশ্চৰ্যকৰ সম্পদ সৃষ্টি কৰিব পাৰে। এতিয়া মেঘালয়ৰ এই ৰুট ব্ৰিজক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইট নেটৱৰ্কৰ অন্তৰ্ভুক্ত কৰাৰ বাবে আবেদন কৰা হৈছে। বন্ধুসকল, জলবায়ুৰ পৰিৱৰ্তনে এই ৰুট ব্ৰিজসমূহৰ বাবে কিছু প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। মেঘালয়ৰ লোকসকলেও এই প্ৰাকৃতিক সম্পদক সংৰক্ষণৰ বাবে তেওঁলোকৰ দায়িত্ব আৰু প্ৰচেষ্টাত অকণো ত্ৰুটি কৰা নাই। আগতে এনে ব্ৰিজৰ সংখ্যা জনাটো অতি কঠিন আছিল। পিছে স্থানীয় লোকসকলে ইয়াৰ গণনা আৰু সংৰক্ষণৰ কাম আৰম্ভ কৰিছে। আজি 120খনতকৈও অধিক ৰুট ব্ৰিজৰ সংৰক্ষণৰ দায়িত্ব পালন কৰিছে মেঘালয়ৰ স্থানীয় লোকসকলে। কিছুমান গোটে প্ৰতি বছৰে এই ব্ৰিজসমূহৰ পৰীক্ষণ কৰে। এই ৰুট ব্ৰিজসমূহক সুদৃঢ় কৰি ৰখাৰ বাবে কেতবোৰ গোটে কেতবোৰ নাৰ্চাৰী তৈয়াৰ কৰি লৈছে। এইবোৰৰ সংৰক্ষণৰ বাবে এটি বিস্তৃত ইক'চিষ্টেম তৈয়াৰ কৰি লোৱা হৈছে। আপোনাসবে জানে যে এই বছৰ শ্ৰী হেলি ৱাৰ মহোদয়ক পদ্ম সন্মানেৰে বিভূষিত কৰা হৈছে। তেখেতৰ জীৱনৰ 50 বছৰতকৈও অধিক কাল এই ৰুট ব্ৰিজৰ প্ৰতিপালনৰ কামত নিয়োজিত হৈ আহিছে। তেখেতৰ এই একনিষ্ঠা আমাৰ বাবে প্ৰেৰণাৰ উৎস। বন্ধুসকল, আপোনালোকে যদি কেতিয়াবা এই ৰুট ব্ৰিজ দৰ্শন কৰিছে, তেন্তে তাৰ চিত্ৰ যেন সামাজিক মাধ্যমত প্ৰকাশ কৰে। আপোনালোকৰ এই ছবিসমূহে অন্য লোককো মেঘালয়ৰ এই অনন্য সম্পদ সম্পৰ্কে জনাৰ বাবে প্ৰেৰণা যোগাব। মোৰ প্ৰিয় দেশবাসী, আমি সকলোৱে বিচাৰোঁ যে আমাৰ গাঁওসমূহ পৰিষ্কাৰ পৰিচ্ছন্ন হওক আৰু চহৰসমূহ দৃষ্টিনন্দন হওক, কিন্তু আমি কাচিতহে ভাবি চাওঁ আমাৰ কেওপিনৰ আৱৰ্জনাবোৰ কোনে পৰিষ্কাৰ কৰে। বহুতৰে ধাৰণা যে এই কামৰ দায়িত্ব অন্য কাৰোবাৰ, কিন্তু আমাৰ মাজত এনে লোকো আছে যাৰ বিচাৰ বিবেচনাই আমাক প্ৰেৰণা যোগায়। মই মধ্যপ্ৰদেশৰ ৰাজগড় জিলাৰ কেইগৰাকীমান ভগ্নীৰ বিষয়ে জানিবলৈ পাইছো। তেওঁলোকে তেওঁলোকৰ চৌপাশৰ প্লাষ্টিক আৱৰ্জনাসমূহ পৰিষ্কাৰ কৰাৰ সংকল্প লয়। তেওঁলোকে কোনোবাই আহি পৰিৱৰ্তন কৰি দিবহি বুলি ভবা নাছিল, নিজেই গোটেই চহৰৰ প্লাষ্টিক আৱৰ্জনা আৰু খালী বটল একগোট কৰিবলৈ আৰম্ভ কৰিলে। লাহে লাহে এই প্ৰয়াস বিস্তাৰিত হ'ল আৰু সেই প্লাষ্টিকৰ পৰা ইক' ব্ৰিক্স প্ৰস্তুত কৰিবলৈ ল'লে।
এতিয়া সেই ইকো ব্রিক্স ৰাজহুৱা

0: স্থানৰ সৌন্দৰ্য বৰ্ধনত ব্যৱহাৰ কৰা হৈছে। বিগত কেইমাহমানত ৰাজগড়ত ভালেমান প্লাষ্টিক ৰিচাইকেল কৰি উপযুক্তভাৱে ব্যৱহাৰ কৰা হৈছে। অৰ্থাৎ যি প্লাষ্টিকে এসময়ত চহৰখনত আৱৰ্জনাৰ সৃষ্টি কৰিছিল, সেই প্লাষ্টিকে এতিয়া এই ভগ্নীসকলৰ প্ৰচেষ্টাত চহৰখনৰ সৌন্দৰ্য বৰ্ধনাত অৰিহণা যোগাইছে। মই এই অভিযানৰ সৈতে জড়িত ভগ্নীসকলক আৰু তেওঁলোকৰ সংগীসকলক অভিনন্দন জনাইছো। মোৰ প্ৰিয় দেশবাসী, বহুলোকে মোলৈ পত্ৰ লিখি এটা বিশেষ বিষয়ত আলোচনা কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। বিষয়টো গণেশ উৎসৱৰ সৈতে জড়িত। অৱশ্যে গণেশ উৎসৱলৈ এতিয়া ভালেমান দিন বাকী আছে, তথাপি বিষয়টো এতিয়াই আলোচনা কৰিবলৈ তেওঁলোকে মোক আহ্বান জনাইছে। প্ৰকৃততে গণেশ দেৱতাৰ মূৰ্তি নিৰ্মাণৰ কাম বহু আগতেই আৰম্ভ কৰা হয়। মূৰ্তি নিৰ্মাতা আৰু মূৰ্তিৰ বেহাৰ সৈতে জড়িত লোকসকল এতিয়াৰে পৰাই সক্ৰিয় হৈ পৰে। সেইবাবে আপোনালোক সকলোলৈকে মোৰ এটি অনুৰোধ, আপোনাৰ ঘৰত আৰু ওচৰে পাজৰে গণেশ দেৱতাৰ যি মূৰ্তি প্ৰতিষ্ঠা কৰা হয়, সেয়া যেন আমাৰ স্থানীয় কুমাৰ আৰু খনিকৰসকলে নিৰ্মাণ কৰা মূৰ্তি হয়। গণেশ দেৱতাৰ মূৰ্তি নিৰ্মাণকাৰীসকললৈ মোৰ অনুৰোধ, তেওঁলোকে যেন মাটিৰ মূৰ্তি নিৰ্মাণত অগ্ৰাধিকাৰ দিয়ে। মূৰ্তি কিনোতাসকলেও যেন মন কৰে গণেশ দেৱতাৰ মূৰ্তি কিহেৰে সজা আৰু কোন দেশত নিৰ্মিত। প্লাষ্টাৰ অৱ পেৰিছেৰে সজা মূৰ্তি কোনোপধ্যেই নিকিনিব। বন্ধুসকল, মাটিৰে সজা মূৰ্তি পূজাৰ পাছত সহজেই পানীত বিলীন হৈ যায়, যাৰ বাবে আমাৰ নদী, পুখুৰী আৰু পৰিৱেশ প্ৰদূষিত হোৱাৰ পৰা ৰক্ষা পৰে। আমাৰ বিশ্বাসো অক্ষুণ্ণ থাকে আৰু প্ৰকৃতিৰ প্ৰতি আমাৰ দায়িত্বও পালন কৰা হয়। আমি যেতিয়া স্থানীয় খনিকৰৰ পৰা মূৰ্তি ক্ৰয় কৰোঁ, তেতিয়া আমাৰ ভোকেল ফৰ লোকেল সংকল্পও অধিক দৃঢ় হয়। মোৰ বিশ্বাস, এইবাৰ আমি গণেশ উৎসৱ আৰু তেনেধৰণৰ সকলো পূজা উৎসৱত এই কথাবোৰ গুৰুত্ব সহকাৰে ভাবি চাম আৰু দেশৰ হিতৰ বাবে কাম কৰিম। বন্ধুসকল, আমাৰ দেশৰ আটাইতকৈ ডাঙৰ শক্তি আমাৰ দেশৰ জনসাধাৰণ। দেশৰ বিভিন্ন প্ৰান্তত হৈ থকা সৰু বৰ বিভিন্ন কামৰ পৰা আমি বহু কথা শিকিব পাৰোঁ। মনত সংকল্প থাকিলে আৰু সমাজৰ সহযোগিতা লাভ কৰিলে যিকোনো পৰিৱৰ্তন আনিব পৰা যায়। আপোনালোকে আপোনালোকৰ আশে পাশে চলি থকা বিভিন্ন প্ৰচেষ্টাৰ বিষয়ে মোলৈ লিখি থাকিব। আপোনালোকৰ চিন্তা ভাৱনা আৰু পৰামৰ্শ মোক জনাই থাকিব। হয়তো আপোনাৰ আশে পাশে হৈ থকা কিছুমান কাৰ্য সমগ্ৰ দেশৰ বাবেই প্ৰেৰণাদায়ক হ'ব পাৰে। অহা মাহত পুনৰ লগ পাম, দেশবাসীৰ কিছুমান নতুন প্ৰচেষ্টাৰ কথা আলোচনা কৰিম। তেতিয়ালৈকে আপোনালোকৰ নিজৰ আৰু পৰিয়ালৰ যত্ন লওক। আৰু এটা কথা, জল সংৰক্ষণ নিশ্চয়কৈ কৰিব। বৰষুণৰ প্ৰতিটো টোপাল আমি সঞ্চয় কৰিব লাগে। কেটচ দ্য ৰেইন অভিযান অলপো শিথিল হ'বলৈ দিব নালাগে। গতিকে মোৰ একান্ত অনুৰোধ, বৰষুণৰ পানী সকলোৱে মিলি সঞ্চয় কৰক। অশেষ ধন্যবাদ, নমস্কাৰ।
1: ইমান পৰে আজি দিনৰ 11 বজাত প্ৰচাৰিত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ শুনিলে। এই ভাষান্তৰ অসমৰ আকাশবাণী কেন্দ্ৰসমূহে ৰিলে কৰি শুনালে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ।
2: এক জুলাইত প্ৰতিষ্ঠাৰ 79 বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
3: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন,
3: উপজা দিনৰ সুবাস
4: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
2: সুবেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।
3: আৰু কণ্ঠশিল্পী মঞ্জুস্তা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ অসমীয়া সংস্কৰণৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ নব্বৈ

0: বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন।
1: উপজাদিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাক সাদৰ আমন্ত্ৰণ জনাওঁ।

ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক কেইটিমান ভজন। অনুষ্ঠানত প্ৰথমে শুনক জগজিৎ সিঙৰ কণ্ঠৰ এটি ভজন।

জিতুল সোণোৱাল জনপ্ৰিয়তাৰ শীৰ্ষত থাকোঁতেই অসমীয়া সংগীতৰ ক্ষেত্ৰত ধুমুহাৰ দৰে সংযোজিত হৈছিল আন এটা নাম। সেই নামটোৰ অধিকাৰী গায়কজন আৰু তেওঁ

সেই তেতিয়াৰে পৰা অৰ্থাৎ 1992-93 চনৰ পৰা এই সময়লৈকে প্ৰায় 2 দশকতকৈ অধিক কাল ধৰি অসমীয়া সংগীত জগতৰ মুকুটবিহীন সম্ৰাটৰ আসনত অধিষ্ঠিত হৈ থকা জুবিন গাৰ্গৰ জন্ম হৈছিল 1972 চনৰ 18 নৱেম্বৰৰ মেঘালয়ৰ তুৰাত। পঢ়ি থকা কালত জুবিন গাৰ্গ গায়ক নাছিল, আছিল নাম থকা বাদ্যযন্ত্ৰী। গানটো তেওঁ চখতে গাইছিল, বন্ধুমহলত মাজে মাজে গাইছিল, আৰু এদিন হঠাৎ এলবাম এটাৰ কৰাৰ কথা চলিল। ওৰ তোৰ পৰা পইচা গোটাই প্ৰস্তুতি চলিল। এনকে প্ৰডাকশ্যনে দায়িত্ব ল'লে পৰিৱেশনৰ। নাম ৰখা হ'ল অনামিকা। নতুন গায়কৰ কেছেট বিক্ৰী হ'বনে নাই চিন্তা কৰি থাকোঁতেই এটা খবৰ আহিল, বজাৰত অনামিকাৰ কপি শেষ। এণ্ড দ্য ৰেষ্ট ইজ হিষ্ট্ৰী।

জুবিন গাৰ্গে সংগীত জগতত কেৱল এজন গায়ক হিচাপেই আত্মপ্ৰকাশ কৰা নাছিল। অনামিকা এলবামৰ জৰিয়তে এজন সফল গীতিকাৰ সুৰকাৰ হিচাপে 90ৰ দশকতেই নিজৰ পৰিচয় দি থৈ গৈছে। সংগীত পৰিচালক হিচাপেও বাংলা আৰু অসমীয়া ছবি জগতত আছিল এক সুকীয়া পৰিচয়। প্ৰায় 40খনৰো অধিক অসমীয়া চিনেমাৰ সংগীত পৰিচালনা কৰা জুবিনে ছবিৰ বাণিজ্যিক দিশটোত বহুত গুৰুত্ব দিছিল। জুবিনৰ গীতত নিসংগতা, বিষণ্ণতা, প্ৰাপ্তি অপ্ৰাপ্তিৰ অনুভৱ প্ৰতিফলিত হয়।

জুবিন গাৰ্গ আছিল এক বিস্ময়, দুটা দশকৰ সংগীত জগতৰ একচত্ৰী সম্ৰাট, আৰু সেয়া সম্ভৱ হ'ল একমাত্ৰ বিস্ময়কৰ সৃষ্টিশীল প্ৰতিভাৰ অধিকাৰী হোৱাৰ বাবেহে। ভূপেন হাজৰিকাৰ পাছত যদি অসমীয়া কোনোবা সংগীত শিল্পী মানুহৰ মন প্ৰাণ আত্মাৰ অৱচেতন জগতত প্ৰৱেশ কৰিছে, সেয়ে জুবিন। অসমীয়া গীতলৈ নতুনত্বৰ ধাৰা আনিব